নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ 4 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 30 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 21 তাৰিখ। এতিয়া সময় পুৱা 5:33:49 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ। ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ। ডিউটিএম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছো বন্দনা।

আজি বন্দনা অনুষ্ঠানটি সজোৱা হল পল্লৱী ওজাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, বিপিন ৰাজবংশী আৰু লগৰীয়াসকলৰ কণ্ঠৰ নাম, সিদ্ধেশ্বৰ ডেকা আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়াগীত, পংকজ বৰা আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু জয়তী ভট্টাচাৰ্যৰ কণ্ঠৰ ভজনেৰে।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু ৰূপৰেখা। আজি সন্ধিয়া 7:20 যুৱবাণীত শুনিবলৈ পাব এখনি আলেখ্য পুৰণি গুৱাহাটীৰ আড্ডা। আগবঢ়াব স্নেহা পাঠক আৰু ঝৰণা ভৰালীয়ে। পুৱা 6:15 শুনিবলৈ পাব

সংঘমিত্ৰা ভৰালীৰ কণ্ঠ ভজন 6:20 শুনিবলৈ পাব হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। 7:15 আৰু 8:40 আধুনিক গীত শুনিবলৈ পাব। 7:50 নিয়োগ বাতৰি। 9:15 ৰূপালী ঢৌ। 2 দিনৰ 11:30 গীতিমালিকাৰ গীত। 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, গীত আপনা ধুন পৰাই, এক হি ফিল্ম কে গীত, শীৰ্ষক সংগীত আৰু গুঞ্জন। 3:00 আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 5:10 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান কংকনা দাসৰ কণ্ঠৰ লোকগীত, ৰিয়া হুছেইন আৰু সংগীতবৃন্দই পৰিৱেশন কৰা জিকিৰ। 8:15 সংসদত আজিৰ দিনটো। 8:30 ভজনৰ অনুষ্ঠান। 9:15 স্পটলাইট। 9:30 ৰামধেনু। 10:00 সংসদত প্ৰশ্নোত্তৰ কাল। এতিয়া জানো আহক মহাবাহু শাখাযোগে আজি প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। 6:15 আৰু দিনৰ 1:50 পবিত্ৰ ৰয়ৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত শতদল নবাৰুণ শাখা সাহিত্য সভা হাতীগড় গুৱাহাটীৰ সদস্যসকলৰ বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। আগবঢ়াব মামণি তালুকদাৰে। 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলত খোৱা পানীৰ পৰা হোৱা ৰোগ আৰু ইয়াৰ নিৰাময় এই শীৰ্ষক এটি সাক্ষাৎকাৰ। অনুষ্ঠানটোৰ অতিথি ডক্টৰ জ্যোতিৰ্ময় দাস। সাক্ষাৎ গ্ৰহণ কৰিব অঞ্জু দাসে। ঝুমৰি পৰিৱেশন কৰিব আনন্দ গোহাঁই আৰু সংগীবৃন্দই। গ্ৰীষ্মকালত মীন পালকৰ কৰণীয় শীৰ্ষক এটি আলোচনা। আলোচনাটিত ভাগ ল'ব খনীন্দ্ৰ ভূঞা আৰু দিব্যজ্যোতি দেৱনাথে। আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। প্ৰযোজনা উৎপল বৰাৰ। 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত গ্লাছক কমনৱেলথ গেমছ 2026 শীৰ্ষক এটি আলোচনা। আলোচনাটিত ভাগ ল'ব অৰ্জুন বঁটা প্ৰাপক জয়ন্ত তালুকদাৰ আৰু কুলপ্ৰতীপ ভাগৱতীয়ে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো সংঘমিত্ৰা ভৰালীৰ কণ্ঠত এটি তুলসীদাস ভজন।

সংঘমিত্ৰা ভৰালীৰ কণ্ঠত ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো হিতেশ চন্দ্ৰ দাসৰ কণ্ঠত লোকগীত।

হিতেশ চন্দ্ৰ দাসৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে এয়া মহম্মদ ৰফি, গীতৰ কথা হসৰত জয়পুৰীৰ, সুৰ শংকৰ জয়কিষণৰ, ছবি সচুৰাল।

সংগম ছবিৰ পৰা এটি গীত শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠত। গীতিকাৰ হসৰত জয়পুৰী, সুৰকাৰ শংকৰ জয়কিষণ।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত, ছবি নাগিন, গীতিকাৰ ৰাজেন্দ্ৰ কিষাণ, সুৰকাৰ হেমন্ত কুমাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো শৈলেন্দ্ৰ ৰচিত আৰু সলিল চৌধুৰী সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে লতা মংগেশকাৰ আৰু সহযোগী শিল্পীসকলে। ছবি মধুমতী।

আপোনালোকে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক লতা মংগেশকাৰ আৰু অমিত কুমাৰৰ কণ্ঠৰতি গীত ছবি লাভ ষ্টৰী। গীতিকাৰ আনন্দ বক্সী, সুৰকাৰ ৰাহুল দেৱবৰ্মন।

ববি ছবিৰ পৰা গীত এটি শুনাবলৈ লৈছো। গীতৰ কথা আনন্দ বক্সীৰ, সুৰ লক্ষ্মীকান্ত পিয়াৰেলালৰ। কণ্ঠদান কৰিছে লতা মংগেশকাৰ আৰু শৈলেন্দ্ৰ সিঙে।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ছুটি বেহেন ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে মুকেশে। গীতৰ ৰচনা হসৰত জয়পুৰীৰ, সুৰ শংকৰ জয়কিষাণৰ।

অনুষ্ঠানৰ শেষত আগবঢ়াইছো মহম্মদ ৰফিৰ কণ্ঠত এন ইভিনিং ইন পেৰিছ ছবিৰ এটি গীত, গীতৰ ৰচনা হসৰত জয়পুৰীৰ, সুৰ শংকৰ জয়কিষণৰ।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উত্তৰ মেচিডনিয়াত উপস্থিত হৈছে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ভাৰতত প্ৰথমবাৰৰ বাবে ডেংগু প্ৰতিষেধক কিউ ডেংগা বিক্ৰীৰ বাবে অনুমোদন জনোৱা হৈছে। ছিকিমত NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলৰ 7টাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু FIH ইউথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উত্তৰ মেচিডনিয়াত উপস্থিত হৈছে। এয়া দেশখনলৈ এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ভ্ৰমণ। ৰাষ্ট্ৰপতি মুৰ্মুৱে এই ভ্ৰমণকালত মেচিডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানুপস্কা ডাভকোভাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ প্ৰধানমন্ত্ৰী হ্ৰিষ্টিজেন মিকোছি আৰু মেচিডনিয়াৰ সংসদৰ অধ্যক্ষ আফ্ৰিম কাছিকো সাক্ষাৎ কৰিব। শ্ৰীমতী মুৰ্মুৱে উত্তৰ মেচিডনিয়াৰ সংসদতো ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত উত্তৰ মেচিডনিয়া ব্যৱসায় মঞ্চৰ এখন বৈঠকতো অংশ ল'ব। উল্লেখযোগ্য যে দুয়ো দেশৰ কৃষি, ভেষজ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তিকে ধৰি অগ্ৰাধিকাৰমূলক খণ্ডত অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক স্বাৰ্থ জড়িত আছে। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত পৰহিৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি, অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰী, ছিনেটৰ সভাপতি তথা ৰোমানীয় ভাৰত সংসদীয় মিত্ৰতা গোটৰ

0: সদস্যসকলৰ সৈতে আলোচনাত মিলিত হ'ব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মায়া চান্দুৱে কালি চিচিনাওত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ যৌথভাৱে সংবাদমেল সম্বোধন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই ভ্ৰমণক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। এই ভ্ৰমণে তিনি দশকৰো অধিক সময় ধৰি থকা দুয়োখন দেশৰ সম্পৰ্কৰ পাৰস্পৰিক বিশ্বাসক প্ৰতিফলিত কৰে বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দুয়োখন দেশৰ বাণিজ্য আৰু বিনিয়োগক প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে।
1: India also offers good business opportunities for Moldovan companies for trade and business. We remain committed to fostering a transparent, predictable and investor-friendly business environment. I invite Moldovan businesses to come and explore India. I also encourage Indian businesses to look at the opportunities in Moldova. Your enterprise, vision and commitment will be instrumental in building enduring economic partnerships.
0: অসমত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ উপৰি নামনি অসমৰ চিৰাং, ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজচক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাৰ বানৰ ফলত 4জন লোকৰ মৃত্যু হৈছে। একেদৰে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰতো এজন লোকে বানত প্ৰাণ হেৰুৱাইছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাওকাক, চফ্ৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰীনগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎ অহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেশ্যন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ তথা সাহায্য অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে কেইবাগৰাকীও মন্ত্ৰী ক্ষতিগ্ৰস্ত জিলাসমূহত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি পানামাৰ বিদেশ মন্ত্ৰী জেভিয়াৰ এডুৱাৰ্ডো মাৰ্টিনেজ আজা ভাস্কেজক নতুন দিল্লীত সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ জয়শংকৰে লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলত প্ৰৱেশ দুৱাৰ হিচাপে পানামাৰ সৈতে ভাৰতৰ যোগাযোগ শক্তিশালী কৰাৰ দিশত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই ব্যৱসায়, বাণিজ্য, উন্নয়ন, সামুদ্ৰিক ক্ষেত্ৰ, স্বাস্থ্য, কৃষি, শিক্ষা আৰু ডিজিটেল সহযোগিতাৰ ক্ষেত্ৰকে ধৰি কেইবাটাও বিষয়ক লৈ আলোচনা কৰে। তেওঁলোকে লগতে বহুপাক্ষিক মঞ্চত উপনীত হোৱা সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে পানামাৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে দুয়ো দেশৰ সকলো খণ্ডতে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকৰ উদ্বোধনী ভাষণত ডঃ জয়শংকৰে কয় যে পানামাৰ বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ দেশ দুখনৰ শেহতীয়া উচ্চ পৰ্যায়ৰ বিনিময়ৰ ওপৰত আধাৰিত।
2: We hope that your visit will further strengthen our relationship across all domains. We had met recently during the 5th India SICA ministerial meeting, which the two of us had co-chaired. Your current visit builds on the momentum of high-level exchanges that we've had, and I believe that both our governments, both our leaders are very keen at deepening and widening our partnership.
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকলৈ আনুষ্ঠানিক অনুমোদন জনোৱা হৈছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেল জেনেৰেলে টাকেদা বায়'ফাৰ্মাচিউটিকেলছ ইণ্ডিয়াৰ দ্বাৰা বিকশিত কিউডেংগা নামৰ প্ৰতিষেধকবিধ বজাৰত বিক্ৰীৰ বাবে অনুমোদন জনাইছে। টাকেদা প্ৰতিষ্ঠান কৰ্তৃপক্ষই জনোৱা মতে প্ৰতি বছৰে কেইবানিযুত লোকক আক্ৰান্ত কৰা মহামাৰী ডেংগুৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এই অনুমোদন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰতিষেধকবিধ 4-60 বছৰ বয়সৰ লোকসকলৰ বাবে অনুমোদিত আৰু পূৰ্বে ডেংগুত আক্ৰান্ত হোৱা বা নোহোৱা যিকোনো ব্যক্তিয়েই এই প্ৰতিষেধক ল'ব পাৰিব। আন কেতবোৰ ডেংগু প্ৰতিষেধকৰ বিপৰীতে কিউডেংগা গ্ৰহণ কৰাৰ পূৰ্বে কোনো প্ৰাক প্ৰতিষেধক পৰীক্ষা কৰাৰো প্ৰয়োজন নহ'ব। উল্লেখযোগ্য যে নগৰীকৰণ, জলবায়ু পৰিৱৰ্তন, মহৰ আৱাসস্থল সলনি আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বিগত 2 দশকত দ্ৰুতগতিত বৃদ্ধি পোৱা ডেংগুৰ সংক্ৰমণৰ বিৰুদ্ধে ভাৰতে সন্মুখৰ পৰা যুঁজ অব্যাহত ৰখাৰ সময়তে এই অনুমোদনে বিশেষ তাৎপৰ্য বহন কৰিছে। কিউডেংগাৰ প্ৰতিষেধক ডেংগু ভাইৰাছৰ 4টা প্ৰকাৰৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰস্তুত কৰা হৈছে। ছিকিমৰ নামচি জিলাৰ চামৰডুঙত NHPCয়ে জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এতিয়ালৈ 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰংগটোৰ ভিতৰত কমেও 27জন লোক আবদ্ধ হৈ পৰা বুলি সন্দেহ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, STNM হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে কালি ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। FIH ইউথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। ওমানৰ মাস্কটত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতীয় ছাব জুনিয়ৰ পুৰুষ আৰু মহিলা উভয় দলে নিজৰ প্ৰথম খেলত জয়লাভ কৰে। মহিলা দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনটোত কালি কাজাখাস্তানক 8-3 গ'লত পৰাজিত কৰে। ভাৰতৰ DI হেট্ৰিক কৰাৰ উপৰি সন্দীপা কুমাৰী আৰু নুচিন নাজে 2টাকৈ আৰু নীলম তপনই 1টা গ'ল দিয়ে। আনহাতে পুৰুষ দলটোৱে নিজৰ প্ৰথমখন খেলত বাংলাদেশক 7-3 গ'লত পৰাস্ত কৰি প্ৰতিযোগিতাত শক্তিশালী আৰম্ভণি কৰিছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতা প্ৰথমবাৰলৈ অনুষ্ঠিত হ'বলগীয়া FIH ইউথ হকী 5S বিশ্বকাপৰ এছিয়ান কোৱালিফায়াৰ হিচাপেও গণ্য কৰা হৈছে। ত্ৰিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উত্তৰ মেচিডনিয়াত উপস্থিত হৈছে। অসমত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ভাৰতত প্ৰথমবাৰৰ বাবে ডেংগু প্ৰতিষেধক কিউডেংগা বিক্ৰীৰ বাবে অনুমোদন জনোৱা হৈছে। ছিকিমত NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলৰ 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু FIH ইউথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া প্ৰিয়াংকু বৰদলৈ।

আপোনালোকে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দিক্ষুৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ, বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰ্মেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

আজি সন্ধিয়া 7:20 যুৱবাণীত শুনিবলৈ পাব এখনি আলেখ্য পুৰণি গুৱাহাটীৰ আড্ডা। আগবঢ়াব স্নেহা পাঠক আৰু ঝৰণা ভৰালীয়ে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পৰজন অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16 জিলাৰ 3,62,000 অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10 লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজহচক্ৰৰ 794 গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমি বুৰ গৈছে। যোৰহাট জিলাত বানৰ ফলত 4 লোকৰ মৃত্যু হৈছে। একেদৰে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহচক্ৰতো 1 লোকে বানত প্ৰাণ হেৰুৱাইছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউৰ শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাওকাক, চফৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰীনগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেশ্যন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606 লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ তথা সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰে বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাৱিত কৰিছে। অঞ্চলটোৰ কমেও 732 গৰাকী লোক বানত

0: ভগা অংশও পৰিদৰ্শন কৰে। একেদৰে জাজিনৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ তেওঁ অৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে টিয়কত কালি বাঢ়নী পানীত পৰি অৰ্জুন কৰ্মকাৰ নামৰ এজন লোকৰ মৃত্যু হয়। একেদৰে তিতাবৰৰ পাণবাৰীৰ বনৌষধি উদ্যানৰ সমীপৰ নৈজান নৈৰ বাঢ়নী পানীত বুৰ গৈ কালি দুগৰাকী কিশোৰীৰ মৃত্যু হয়। মন্ত্ৰী অজন্ত নেগুক কালি যোৰহাট জিলাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চলো শেহতীয়াকৈ বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহান জনাইছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথৰ যান বাহনৰ চলাচলো ব্যাহত হৈ পৰিছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰিবলগীয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্ৰশাসনে বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱাৰ বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠিওৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ইপিনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ কবলত পৰা ৰাইজক উদ্ধাৰৰ লগতে নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অৱগত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতক উদ্ধাৰৰ বাবে সকলো চৰকাৰী বিভাগকে সংগঠিত কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজৰ কাষত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। ইপিনে বান পৰিস্থিতিক লৈ নতুন দিল্লীৰ অসম ভৱনত কালি মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিজেপি সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী সাংসদক নিজ নিজ সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আৰু সাহায্য তথা উদ্ধাৰ কাৰ্যত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বানপীড়িত ৰাইজক সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনৰ সৈতেও সমন্বয় ৰাখিবলৈ আহান জনায়। আনহাতে সংসদৰ চলিত অধিৱেশনৰ সময়তে সদনত অসমৰ বান পৰিস্থিতিৰ প্ৰসংগটো উত্থাপন কৰিবলৈ তেওঁ সাংসদসকলক পৰামৰ্শ দিয়ে। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 1-4-4-1-6 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बाप की बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार बल। प्रधानमंत्री नरेंद्र मोदी आज संसद भवन में राष्ट्रीय जनतांत्रिक गठबंधन संसदीय दल की बैठक को संबोधित करेंगे। राष्ट्रपति द्रौपदी मुर्मू आज स्कोपिये में उत्तरी मैसेडोनिया की राष्ट्रपति गोर्दाना सिल्यानोवस्का दाफकोवा के साथ वार्ता करेंगी। यूक्रेन के ओडेशा बंदरगाह के पास एक व्यापारिक जहाज पर हुए हमले में 4 भारतीयों की मौत, 1 घायल। भारत ने हमले की निंदा की। पश्चिम बंगाल सरकार ने राज्य में वरिष्ठ नागरिकों, विधवा और दिव्यांगों के लिए मासिक पेंशन बढ़ाई। राष्ट्रपति डोनाल्ड ट्रंप की जवाबी कार्रवाई की चेतावनी के बाद अमेरिका ने ईरान पर घातक हमले किए। और पीवी सिंधु आज से शुरू हो रहे चाइना ओपन बैडमिंटन टूर्नामेंट में भारत का नेतृत्व करेंगी। अब समाचार विस्तार से। राष्ट्रीय लोकतांत्रिक गठबंधन एनडीए संसदीय दल की साप्ताहिक रणनीति बैठक मंगल मिलन आज संसद भवन में होगी। प्रधानमंत्री नरेंद्र मोदी बैठक को संबोधित करेंगे। सत्र के दौरान ये बैठक पारंपरिक रूप से मंगलवार को आयोजित की जाती है। बैठक का उद्देश्य गठबंधन की पूर्ण एकता और समन्वय को प्रदर्शित करना है। संसद के मानसून सत्र के पहले दिन की शुरुआत हंगामे से हुई। विभिन्न मुद्दों सहित नीट परीक्षा पेपर लीक मामले पर विपक्ष के विरोध के बीच कल दोनों सदनों की कार्यवाही कई बार बाधित हुई। हंगामा जारी रहने पर कार्यवाही कई बार स्थगित की गई। प्रधानमंत्री नरेंद्र मोदी ने संसद के मानसून सत्र में सभी राजनीतिक दलों से सकारात्मक और सार्थक चर्चा का आग्रह किया है। सत्र से पहले संवाददाताओं से बातचीत में प्रधानमंत्री मोदी ने कहा कि महज 1 महीने में देश ने कई उपलब्धियां हासिल की हैं।
3: मानसून हो या मानसून सत्र, अगर दोनों प्रोएक्टिव हो तो बहुत ही प्रोडक्टिव होते हैं, और दोनों को प्रोडक्टिव होते हैं तो देश का

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক তৰালী শৰ্মাৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লতা বৰদলৈৰ কণ্ঠৰ গীত

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে সামৰা হল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ সাম্প্ৰতিক বানত 16খন জিলাৰ 794খন গাঁও জলমগ্ন, 10জনৰ প্ৰাণহানি, উদ্ধাৰ অভিযান অব্যাহত। বান পৰিস্থিতি জোৰা মৰাৰ বাবে চৰকাৰ প্ৰশাসনৰ তৎপৰতা, সংশ্লিষ্ট বিভাগসমূহক এক হৈ কাম কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। বানৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। ৰাজ্যৰ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ 2981 পদৰ স্থায়ীকৰণ আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 16খন জিলাৰ 3,62,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত 10জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নামনি অসমৰ চিৰাং, ওদালগুৰি, নলবাৰী জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু পাৰ্বত্য জিলা কাৰ্বিআং লগতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়া বানত 45টা ৰাজহচক্ৰৰ 794খন গাঁৱৰ 19,099 হেক্টৰ কৃষিভূমিও বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাওকাক, চফৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰী নগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাবিত কৰিছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 9,606জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইপিনে যোৰহাট জিলাৰ টিয়ক নগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি কালি মন্ত্ৰী কেশৱ মহন্তই পৰিস্থিতিৰ বুজ লয়। অঞ্চলটোত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলে ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্যত মনোনিৱেশ কৰিছে। মন্ত্ৰী মহন্তই টিয়ক ৰাজহচক্ৰৰ অন্তৰ্গত মুদৈজান বাদুলি পুখুৰী এলেকাত ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা পৰিয়ালসমূহক সাক্ষাৎ কৰি অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কালি টিয়ক হোলমাৰা অঞ্চলৰ এলেংমৰা ভোগদৈ নদীৰ মথাউৰিৰ ভগা অংশ পৰিদৰ্শন কৰে। একেদৰে জাজি নৈৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰো তেওঁ অৱস্থাৰ বুজ লয়। মন্ত্ৰী অজন্তা নেওগেও কালি যোৰহাট জিলাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে। কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চল শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহান জনাইছে।

0: গোলাঘাট জিলাৰ বোকাখাটৰ বান পৰিস্থিতি কালি মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে। অঞ্চলটোত বান ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্যৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
1: ৰাজ্যখনৰ অন্যান্য কেইখনমান জিলাৰ লগতে আমাৰ জিলাৰো মোৰ সমষ্টিতে এতিয়া চাৰিটা শিবিৰ হৈছে, বিস্তীৰ্ণ এলেকা প্লাৱিত হৈছে। মই লৱণঘাটত গৈছিলোঁ, কালিয়নী যিখন নদী আছে ধনশিৰ পৰে, গতিকে কালিয়নীৰ পানী দলংখন যথেষ্ট চাপৰ, তাত কাঠ চাঠ বাঁহ চাহ অহাৰ কাৰণে অলপ পানী ব্লক হ'ব, জাবৰ জোঁথৰ লাগি ধৰে আৰু কাষৰ গাঁওবিলাকত পানী উঠে। তেনেকুৱা মই আজি তাত দেখিলোঁগৈ আৰু লৱণঘাটত পানী উঠিছে যথেষ্টখিনি। লৱণঘাটৰ মানুহকো কৰিলোঁ, খা খবৰ ল'লোঁ আৰু ইয়াৰ উপৰিও নুমলীগড় হাইস্কুলত এটা কেম্প হৈছে, নুমলীগড় তাত পানী হোৱাৰ কাৰণে মানুহখিনি শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে। ঠিক কলাকপাত হৈছে, বাদুলিপাৰাটো এটা কেম্প হৈছে আৰু শেহতীয়াকৈ দিনত মই গৈছিলোঁ সেই ঠাইলৈ, মধ্যমঙৰা পঞ্চায়তৰ ধুদাং, সেইখিনিত এটা শিবিৰ স্থাপন হৈছে।
0: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰপাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰীসেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত বানৰ কবলত পৰা ৰাইজক উদ্ধাৰ কৰাৰ লগতে নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে অৱগত কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে বানপীড়িতক উদ্ধাৰৰ বাবে সকলো চৰকাৰী বিভাগকে সংগঠিত কৰা হৈছে আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ৰাইজৰ কাষত থাকিবলৈ কোৱা হৈছে। ইপিনে বান পৰিস্থিতিক লৈ নতুন দিল্লীৰ অসম ভৱনত কালি মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ বিজেপি সাংসদসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী সাংসদক নিজ নিজ সমষ্টিৰ অন্তৰ্ভুক্ত অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লবলৈ আৰু সাহায্য তথা উদ্ধাৰ কাৰ্যত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত ৰাইজক সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিবলৈ আহান জনায়। আনহাতে সংসদৰ চলিত অধিৱেশনৰ সময়তে সদনত অসমৰ বান পৰিস্থিতি প্ৰসংগটো উত্থাপন কৰিবলৈ তেওঁ সাংসদসকলক পৰামৰ্শ দিয়ে। তেওঁ কয় যে বানৰ ফলত হোৱা ক্ষতি আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজনীয়তাৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা জৰুৰী। বৈঠকৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই কথা সাংবাদিকক জানিবলৈ দিয়ে।
2: মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আজি আমি আমাৰ অসমৰ পৰা কেইবাজনো সতীৰ্থ সাংসদৰ সৈতে ৰাজ্যখনৰ যি বানপানী পৰিস্থিতি, সেই পৰিস্থিতি সন্দৰ্ভত চৰকাৰে যি তৎকালীন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাইজক যাতে শীঘ্ৰাতিশীঘ্ৰে ৰেচনৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সহায় সহযোগ দিব পাৰে আৰু যিসকলৰ উদ্ধাৰ কাৰ্যৰ প্ৰয়োজন আছে উদ্ধাৰ কাৰ্যৰ বিস্তৃত গোটেই কথাখিনি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনা কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ে মুহূৰ্তে মুহূৰ্তে ৰাজ্যখনৰ বান পৰিস্থিতি, শিৱসাগৰ, যোৰহাটৰ তেওঁ নজৰ ৰাখি আছে আৰু চৰকাৰখনৰ সমস্ত যি প্ৰশাসন, সেই প্ৰশাসনক তেখেতে ইতিমধ্যে নিৰ্দেশ দিছে। চাৰিজনকৈ মন্ত্ৰী ইতিমধ্যে বানপীড়িত অঞ্চলত গৈ উপস্থিত হৈছে, তেওঁলোকে নিয়মিত ৰূপত বান সাহাৰ্যৰ তদাৰক কৰিছে আৰু সকলোকে যথাশীঘ্ৰে যি যি প্ৰয়োজন সকলো প্ৰয়োজন পূৰণ কৰাৰ কাৰণে তেখেতে নিজেই এই গোটেই কথাখিনি চালি জাৰি চাই আছে।
0: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি সাংসদসকল নিজ নিজ অঞ্চলৰ বান পৰিস্থিতিৰ খবৰ লৈ ৰাজ্য চৰকাৰৰ উদ্ধাৰ কাৰ্যত সহযোগ কৰাৰ বাবে ইতিমধ্যে ক্ষতিগ্ৰস্ত জিলাসমূহলৈ ৰাওনা হৈছে। ৰাজ্যৰ স্বাস্থ্যসেৱাক আৰু অধিক উন্নত আৰু জনমুখী কৰাৰ লক্ষ্যৰে তৃণমূল পৰ্যায়লৈ ফলপ্ৰসূভাৱে সম্প্ৰসাৰিত কৰাৰ বাবে ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলাৰ স্বাস্থ্য ব্যৱস্থাক লৈ কালি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাকেইখনৰ স্বাস্থ্যসেৱাৰ সামগ্ৰিক অৱস্থা, চিকিৎসা আন্তঃগাঁথনি, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ লভ্যতা, বিভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিৰ ৰূপায়ণ আৰু জনসাধাৰণক আগবঢ়োৱা চিকিৎসা সেৱাৰ মান সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাৰ পাছতে সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে জৰুৰী বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ সংশ্লিষ্ট সকলো বিভাগকে সষ্টম আৰু সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰয়োজনীয় ঔষধৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰা, জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে বিশেষ চিকিৎসা দল গঠন কৰি সাজু ৰখা, স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা, বিশুদ্ধ খোৱাপানী আৰু পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে যিকোনো স্বাস্থ্যজনিত জৰুৰী পৰিস্থিতিৰ তাৎক্ষণিকভাৱে মোকাবিলা কৰি বানপীড়িত লোকসকললৈ প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন জিলাৰ বাবে জৰুৰী হেল্পলাইন নম্বৰ জাৰি কৰিছে।

0: শিৱসাগৰৰ বাবে 8471864355, চৰাইদেউৰ বাবে 9085412180, যোৰহাটৰ বাবে 03762301124, গোলাঘাটৰ বাবে 93949854211 আৰু কামৰূপ মহানগৰৰ বাবে 93654293401 নম্বৰ কেইটাৰ লগতে আটাইকেইখন জিলাৰ বাবে 1077 টোল ফ্ৰী নম্বৰটো মুকলি কৰা হৈছে। ইপিনে কামৰূপ মহানগৰত কৃত্ৰিম বানৰ লগতে মালিগাঁও, পাণ্ডু আৰু কামাখ্যাকে ধৰি বিভিন্ন অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱালৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহৰ বাসিন্দাৰ জৰুৰীকালীন সহায়ৰ বাবে 93654293104 ফোন নম্বৰটো মুকলি কৰিছে। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ মুঠ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ সৰ্বমুঠ 2981টা পদ স্থায়ীভাৱে সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছে। স্থায়ী কৰা এই পদসমূহৰ ভিতৰত 1996টা শিক্ষক পদ হোৱাৰ বিপৰীতে 1225টা অন্যান্য অশৈক্ষিক পদ আছে। অসম অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011ৰ অধীনত পদ স্থায়ীকৰণৰ এই অধিসূচনা ৰাজ্য চৰকাৰে জাৰি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰি কয় যে এই সিদ্ধান্তই অসমৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক দীৰ্ঘম্যাদী প্ৰতিষ্ঠানিক স্থিতিশীলতা প্ৰদান কৰাৰ লগতে শিক্ষাগত আৰু প্ৰশাসনিক সামৰ্থকো সুৰক্ষিত কৰিব। ইয়াৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰ প্ৰতিফলিত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বঙৰাৰ টেক চিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰিব। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী ডঃ অনুজ পেগু, সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ ল'ব। মুখ্যমন্ত্ৰীয়ে জালুকবাৰীত IIIT ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। ইয়াৰ পাছতে তেওঁ পলাশবাৰীত CDC নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যখনত একাংশ অসাধু ব্যৱসায়ীৰ কৰ ফাঁকি ৰোধ কৰাৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ সংগ্ৰহকাৰী বিষয়াসকলক কঠোৰ হবলৈ নিৰ্দেশ দিছে। সামগ্ৰী আৰু সেৱাকৰৰ সংগ্ৰহ বৃদ্ধি তথা অন্য কৰ ফাঁকি ৰোধ কৰাৰ উদ্দেশ্যে কালি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কৰ সংগ্ৰহকাৰী বিষয়া আৰু ব্যৱসায়ীৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। একাংশ ব্যৱসায়ীয়ে যাত্ৰীবাহী বাছত সামগ্ৰী আমদানি কৰাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এনে ব্যৱস্থা বন্ধ কৰাৰ পদক্ষেপ লবলৈ আহান জনায়। আনহাতে কৰ ফাঁকিৰ বাবে এছাম ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা নথিসমূহ ভালদৰে চালি জাৰি চাবলৈ তেওঁ নিৰ্দেশ দিয়ে। পৰহিলৈৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত হ'বলগীয়া কমনৱেলথ গেমছত অংশ লোৱাৰ বাবে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰ 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। মুঠ 32জন সদস্যৰে এথলেটিকছৰ দলটো সৰ্বাধিক খেলুৱৈৰে গঠিত হোৱাৰ বিপৰীতে জুডো আৰু বক্সিঙত 14জনকৈ তথা ভাৰোত্তোলনত 12জন খেলুৱৈ আছে। দলত থকা 3গৰাকী তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যত কেইবাখনো জিলাত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতি, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বন্যা তৰ্কাশত মন্ত্ৰী বিধায়ক, নতুন দিল্লীত ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদ, ফুটবল বিশ্বকাপত স্পেইনৰ শেষ হাঁহিকে ধৰি বিভিন্ন খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান অধিকাৰ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া তথ্যৰ এটা বাতৰিক অসমীয়া খবৰ কাকতে অভূতপূৰ্ব মহাপ্ৰলয়, আমাৰ অসম কাকতে উজনি বিচ্ছিন্ন মানাক্ৰান্তৰ আৰ্তনাদ আৰু দি আছাম ট্ৰিবিউন কাকতে ফ্লাড ছিটুৱেশ্যন ৱৰ্জেন্স ৰেল ৰোড ছাৰ্ভিচেছ এফেক্টেড শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ এনে দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো সাংসদ তথা বিধায়কক সাহায্য অভিযানত তৎপৰতাৰে অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া আৰু নিজেও প্ৰতিটো মুহূৰ্তৰ পৰিস্থিতি তদাৰক কৰি থকা বুলি সদৰি কৰাৰ এটা খবৰ দ্য চেণ্টিয়েল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কেইবাগৰাকী মন্ত্ৰী বিধায়কে নিশা দুপৰলৈকে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ বাতৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নতুন দিল্লীত ককৰোচ জনতা পাৰ্টীৰ উদ্যোগত উলিওৱা সংসদ ভৱন যাত্ৰাক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি, আৰক্ষীৰ লাঠিচালনা আৰু বিষয়টোক লৈ সংসদত বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰা বাতৰিক অসমীয়া প্ৰতিদিন আৰু দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত একেটা বাতৰি শিৰোনাম, CJPক ছত্ৰভংগ দিবলৈ দিল্লী আৰক্ষীৰ লাঠিচালনা কন্টুৱা গেছ। ফুটবল বিশ্বকাপৰ এটা বাতৰি দৈনিক অসম কাকতে, চ্যাম্পিয়ন স্পেইনৰ খেলুৱৈক আক্ৰমণ প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনাৰ বিশ্বকাপৰ পৰা কান্দি কান্দি বিদায় ললে মেছিয়ে শিৰোনামেৰে প্ৰকাশ কৰিছে।
0: ছিকিমৰ নামচি জিলাৰ চমৰডুঙত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে এতিয়ালৈ 7টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সুৰংগটোৰ ভিতৰত কমেও 27জন লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, এছ টি এন এম হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে কালি ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ সাম্প্ৰতিক বানত 16খন জিলাৰ 794খন গাঁও জলমগ্ন, 10জনৰ প্ৰাণহানি, উদ্ধাৰ অভিযান অব্যাহত। বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে চৰকাৰ প্ৰশাসনৰ তৎপৰতা, সংশ্লিষ্ট বিভাগসমূহক এক হৈ কাম কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। বানৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। ৰাজ্যৰ 134খন প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ 2981টা পদৰ স্থায়ীকৰণ আৰু কমনৱেলথ গেমছত অংশগ্ৰহণকাৰী ভাৰতীয় দল স্কটলেণ্ডৰ গ্লাছগোত উপস্থিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম অভাৰ 289.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলো হাৰ্জত। এতিয়া আগবঢ়াবলৈ লৈছো চলচ্চিত্ৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে এয়া অংগৰাগ মহন্ত, গীতৰ কথা ইপচনলাল বৰুৱাৰ, সুৰ যতীন শৰ্মাৰ, ছবি ৰামধেনু।

অনুষ্ঠানত এইবাৰ শুনো আহক পিয়াৰ ঝুক্তা নেহি ছবিৰ এটি গীত লতা মংগেশকাৰ আৰু সব্বীৰ কুমাৰৰ কণ্ঠত। গীতৰ কথা এছ এইচ বিহাৰীৰ, সুৰ লক্ষ্মীকান্ত প্যাৰেলালৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অলকা ইয়াগনিক আৰু বাবুল চুপ্ৰিয়ৰ কণ্ঠৰ এটি গীত ছবি হাম তুম, গীতিকাৰ প্ৰসূন যোশী, সুৰকাৰ যতীন ললিত।

আপোনালোকে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সমৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত, ছবি উপপথ।

মমতাজ ছবিৰ পৰা গীত এটি শুনাবলৈ লৈছো আলবেলা খানমৰ কণ্ঠত। গীতৰ কথা গৌতম শৰ্মাৰ, সুৰ পলাশ গগৈৰ।

অনুষ্ঠানৰ শেষত আগবঢ়াইছো একচন ৰিপ্লে ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে শ্ৰেয়া ঘোষালে। গীতৰ ৰচনা ইৰ্ছাদ কামিলৰ, সুৰ প্ৰীতমৰ।

ৰূপালী ঢৌ অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। শ্ৰোতাসকল, এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলো হাৰ্টজত। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্ঠনী, নিয়ন্ত্ৰণ কক্ষত কৌস্তুভ দাস, মনোজ হাজৰিকা, আনোৱাৰ আলী, মায়ামণি শৰ্মা, ট্ৰেন্সমিটাৰত অজয় আনন্দ, বিপুল কলিতা, বিজিৎ শৰ্মা আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো গীতিমালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে এয়া অনুপম শইকীয়া, গীতৰ কথা ফণীভূষণ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতি মালিকাৰ গীত অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ঋদীপ দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

আপোনালোকে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো গীতা হাতীকাকতি ৰচিত এটি গীত পাৰুল দেৱীৰ কণ্ঠত, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনো আহক চাৰু গোহাঁইৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা পুৰুষোত্তম দাসৰ, প্ৰযোজনা খগেন মহন্তৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 মেগাহার্জ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

0: addressing the media in Skopje after talks with President Gordana Silnovskaya-Davkova. President Murmu said both sides review the entire spectrum of bilateral cooperation and exchange views on regional and global issues.
1: आर्थिक सहयोग हमारे द्विपक्षीय संबंधों का एक अत्यंत महत्वपूर्ण स्तंभ है। हम अपने द्विपक्षीय व्यापार को दोगुना करने पर भी सहमत हुए। हमने आईटी, कृषि, फूड प्रोसेसिंग, फार्मास्यूटिकल्स, टेक्सटाइल्स तथा टूरिज्म, हॉस्पिटैलिटी और फिल्म मेकिंग सहित प्रमुख क्षेत्रों में सहयोग पर चर्चा। हम स्वास्थ्य सेवा में सहयोग पर अपने द्विपक्षीय अग्रीमेंट को भी रिन्यूअल कर रहे हैं।
0: In Sikkim, 11 bodies have been recovered so far as rescue measures have been intensified to evacuate people trapped inside the under-construction tunnel of the NHPC Teesta Stage 6 hydroelectric project at Samardang in Namche district. The senior superintendent of police of Namche district informed that at least 25 people are trapped inside the tunnel which collapsed likely due to landslides yesterday. Rescue operation is underway. President Draupadi Murmu, Vice President CP Radhakrishnan and Prime Minister Narendra Modi have expressed grief over the loss of lives in Sikkim. Prime Minister Modi spoke to Sikkim Chief Minister Prem Singh Tamang Gole and assured all assistance. The India Meteorological Department has issued a red alert for heavy to very heavy rainfall with isolated extremely heavy rainfall over Himachal Pradesh, Jammu and Kashmir and Ladakh for today. IMD has also issued orange colour warning for heavy to very heavy rainfall over Delhi, Haryana, Chandigarh, Punjab, Uttar Pradesh, Uttarakhand, Bihar, East Madhya Pradesh, Goa, Madhya Maharashtra and parts of Northeast India for the day. And in China Open Badminton, India's HS Pranoy's campaign ended in the opening round after losing to Malaysia's Leong Jun Hao in Changzhou today. And with that, we end this news bulletin.
2: অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু টিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া আমাৰ সৈতে বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰিয়, মাইক্ৰফোন আৰু ডিউটি ৰুমৰ দায়িত্বত আছো মই ৰূপচন্দা শৰ্মা। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও শুনিব পাৰে। এতিয়া এয়া যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ। সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতী বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডি আৰ এৰ ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ যোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো মই পম্পী মালাকাৰ।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল, ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জানোচোন হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। খন্তেক পাছতে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব কংকনা দাসৰ কণ্ঠত লোকগীত। শতাব্দী শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 6:30।

7:20 আগবঢ়োৱা হ'ব পুৰণি গুৱাহাটীৰ আড্ডা শীৰ্ষক এখনি প্ৰামাণ্য আলক্ষ্য যুগুতে আগবঢ়াব ধৰণা ভৰালী আৰু স্নেহা পাঠকে 8:05 শুনিবলৈ পাব ৰিয়া হুছেইন আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ আৰু প্ৰিয় শ্ৰোতা এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

30 মিনিটত। সাত বাজি 20 মিনিটত আগবঢ়োৱা হ'ব সোপান অনুষ্ঠানটি। লোকগীত শুনিবলৈ পাব 7:50। 8 বজাত শুনিবলৈ পাব বাঁহীবাদন। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে আনন্দ বক্সীৰ কথাৰ কেইটিমান গীতেৰে। প্ৰথমে শুনক মহব্বতী ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু উদিত নৰায়ণৰ কণ্ঠৰ এই গীতটি।

আনন্দ বক্সি আছিল এগৰাকী বিখ্যাত ভাৰতীয় কবি আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ। সুদীৰ্ঘ পাঁচটা দশকৰ কৰ্মজীৱনত তেওঁ 300খনৰো অধিক ছবিত 6000তকৈ অধিক গীত ৰচনা কৰিছিল। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ উদ্ধৱ মনোহৰ শেট্টী আৰু সংগীবৃন্দৰ কণ্ঠৰ এই গীতটি।

0: শ্রোতাসকলে লতা মঙ্গেশকর, উদিত নারায়ণ আর সঙ্গীবৃন্দর কণ্ঠর গীতটি শুনিলে। প্রিয় শ্রোতা, 1958 চনৰ পৰা কেইখনমান চিনেমাৰ বাবে গীত লিখাৰ পাছতে 1965 চনত প্ৰথমৰ বাবে ৰাজ কাপুৰক প্ৰযোজক হিচাপে লৈ কল্যাণজী আনন্দজীৰ সংগীত মেহেন্দী লগি মেৰে হাত ছবিখনৰ জৰিয়তে আনন্দ বক্সীয়ে সফলতা লাভ কৰে। তেওঁ গীত গোৱা উল্লেখযোগ্য ছবিসমূহ হ'ল শোলে, মহাচোৰ, সৰস, বালিকাবধু আদি। হৰে ৰাম হৰে কৃষ্ণ চলচ্চিত্ৰৰ বাবে লিখা দম মাৰো দম গীতটিৰে তেওঁ নিজকে বহুমুখী গীতিকাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। প্ৰিয় শ্ৰোতা, শুনাবলৈ লৈছো লতা মঙ্গেশকৰ, উদিত নাৰায়ণ আৰু সংগীবৃন্দৰ কণ্ঠৰে অন্য এটি গীত।
1: চুপকে চুপকে চিঠিয়া লিখা কৰতি থি, কুছ কহনা থা শায়দ উসকো, জানে কিছসে ডৰতি থি, জব ভি মিলতি থি মুঝসে, মুঝসে পুছা কৰতি থি, প্যার কেসে হোতা হ্যায়, ये प्यार कैसे होता है। और मैं सिर्फ यही कह पाता था,

ইমান পৰি শ্ৰোতাসকলে মহম্পতী ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু সংগীবৃন্দৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো ইজ্জত ছবিখনৰ পৰা মহম্মদ আজিজ আৰু অনুৰাধা পৰ্ৱালৰ কণ্ঠৰ এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথামেটিক্স আৰু ইংৰাজী বিষয়লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অট'মোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰমেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITR চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। পুনৰ কৈছো, আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in, আবেদনৰ শেষ তাৰিখ 29 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: ইমান পৰি শ্ৰোতাসকলে শতাব্দী শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: আৱ ভইচ গেটছ ইউ হাৰ্ড এভৰিৱেৰ।
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যত 11 জন লোকৰ বানত মৃত্যু, 11খন জিলাৰ 3,10,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পলাশবাৰীত IIMৰ শিক্ষাবৰ্ষৰ লগতে কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন, মহিলা উদ্যমিতা অভিযান নিযুত মইনাৰ দৰে আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ বিক্ৰয় অনুমোদন, আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅলজি বিভাগৰ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ শেহতীয়া বানত 11খন জিলাৰ 3,10,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 11 জন লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, বিশ্বনাথ, শোণিতপুৰ, ধেমাজি, গোলাঘাটৰ লগতে নগাঁও আৰু কামৰূপ জিলাৰো বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। একেদৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙতো বান পৰিস্থিতি জটিল হৈ পৰিছে। তথ্য অনুসৰি শেহতীয়া বানত 37টা ৰাজহ চক্ৰৰ 758খন গাঁৱৰ 14,411 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধাৰাসাৰ বৰষুণে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ উত্তৰ বাহিনী নদীসমূহৰ পাৰ ভাঙি আকস্মিক বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিখৌ, দিচাং, দৰিকা, জাজি আৰু ভুগদৈ নৈৰ বাঢ়নী পানীয়ে সচৰাচৰ বানে নোচোৱা বাম অঞ্চলসমূহো প্লাবিত কৰাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে সেনাবাহিনীয়ে অপাৰেচন জলৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। জিলা প্ৰশাসনসমূহে 101টা আশ্ৰয় শিবিৰ মুকলি কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই শিবিৰসমূহত 12,720জন লোকে আশ্ৰয় লৈ আছে। বিভিন্ন অঞ্চলত SDRF আৰু NDRFে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। বায়ুসেনা বাহিনীয়ে আজি নাজিৰাত বানৰ ফলত আবদ্ধ হৈ পৰা পৰিয়ালসমূহৰ মাজত বিমানেৰে 627 কিলোগ্ৰাম সাহায্য সামগ্ৰী বিতৰণ কৰে। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ ডিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চল প্লাবিত কৰিছে। অঞ্চলটোৰ কমেও 732গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ বানপীড়িত অঞ্চলসমূহৰ পৰিদৰ্শন আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিবলৈ কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা ভ্ৰমণ কৰিব। চৰাইদেউ জিলাত এতিয়াও ভালেসংখ্যক লোক বানত আবদ্ধ হৈ আছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি জিলাখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বান প্ৰভাৱিতসকলৰ অৱস্থাৰ বুজ লয়। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি অভূতপূৰ্ব দুৰ্যোগ বুলি অভিহিত কৰি সমষ্টিটোৰ বিধায়ক অখিল গগৈয়ে উল্লেখ কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ বান পৰিস্থিতিৰ বুজ লয়।
1: তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক গোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। 47খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে প্ৰায় 300ৰ পৰা 400 মানুহৰ ভিতৰত, আৰু বাকী সকলো গাঁৱত তেখেতসকলে

0: স্থায়ীভাৱে উত্তত আছে নহলে ঘৰতে আছে, তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু ৰেডি দিছো, পশু খাদ্য আমি আজি দিয়া আৰম্ভ কৰিছে, চিকিৎসকসকল গৈছে আৰু পি এইচ চিয়ে খোৱা পানীৰো যোগান ধৰিছে। এনেধৰণে সকলো সা সুবিধা উপলব্ধ সকলোখিনিয়ে হৈছে। খেতি পথাৰ যিখিনি ডেমেজ হৈছে সেইখিনিও এচেছ কৰিছো আৰু ইয়াত গৰা কিশোৰটো হৈছে, তেখেতসকলৰ দুই ঘৰকে আমি অতি সোনকালে দুদিনৰ ভিতৰত 4,00,000 টকা আমি আগবঢ়াম।
1: কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চলো শেহতীয়া বানত বুৰ গৈছে। জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সদস্যসকলক বানপীড়িত ৰাইজক যথাসম্ভৱ সাহায্য আগবঢ়াবলৈ আহান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি তেওঁৰ নিজ সমষ্টি বোকাখাটৰ বাদলিপাৰৰ জগন্নাথ সামূহিক ভৱনত স্থাপন কৰা অস্থায়ী বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু দুৰ্গত পৰিয়ালসমূহলৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৰ বুজ লয়। উল্লেখযোগ্য যে গোলাঘাট আৰু কাৰ্বি আংলং জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ 4টা বন শিবিৰ জলমগ্ন হৈছে বুলি বন বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰপাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বান সমস্যা দূৰ কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লাষ্টগেট, বেলতলা পথ, পাঞ্জাবাৰী, জুৰিপাৰকে ধৰি বিভিন্ন অঞ্চলত নলা নৰ্দমাৰ পানী উলিয়াই দিয়া ব্যৱস্থাৰ বুজ লয়। তেওঁ বিভাগীয় বিষয়াসকলক পানী নিষ্কাশন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰী ৰায়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নিৰ্মাণ আদিৰ দৰে প্ৰতিটো বিভাগে বান সমস্যাৰ সমাধানৰ বাবে অহৰহ কাম কৰি আছে। আজিৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে নিউ গুৱাহাটীৰ বিধায়ক দীপলু ৰঞ্জন শৰ্মা, মেয়ৰ মৃগেন শৰণীয়া, পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনৰ লগতে জি এম ডি এ, লোক নিৰ্মাণ আদি বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যিক নিৰ্বাচন আয়োগে বানৰ প্ৰতি লক্ষ্য ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশৰ সময়সূচী কিছু সলনি কৰিছে। সেই অনুসৰি অহা 29 জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ভোটাৰ তালিকা সন্দৰ্ভত কিবা ওজৰ আপত্তি থাকিলে 13 আগষ্টৰ ভিতৰত জনাব পৰা যাব আৰু 20 আগষ্ট ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 24 আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীত কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন কৰে। ডঃ শৰ্মাই প্ৰথমে বঙৰাৰ টেকচিটিত ডিজিটেল ডিজাইন আৰু 3D প্ৰিণ্টিং উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন কৰে। 54 কোটি টকা প্ৰকল্প ব্যয়েৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে গুৱাহাটীৰ IIMত প্ৰথমটো বিদ্যায়তনিক বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয়।
2: আজি আমাৰ ৰাজ্যখনৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। আজিৰ এই দিনটোতে অসমত আকৌ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰিলে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন পাঠ্যক্ৰমৰ আজিৰ দিনটোত শুভাৰম্ভণি কৰিছে। এই ঐতিহাসিক দিনটোত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ।
1: তেওঁ লগতে পলাশবাৰীত সমজিলাৰ আয়ুক্তৰ স্থায়ী কাৰ্যালয়ৰ নতুন সংহত ভৱনৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি জালুকবাৰীত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ক্ৰীড়া প্ৰকল্প উদ্বোধনী অনুষ্ঠানতো অংশ লয়।
3: মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয় নিচিনা আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বাজিগাঁও আৰু ৰূপহীহাট সমষ্টিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰৱৰ্তন কৰা এই যুগান্তকাৰী আঁচনিয়ে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ মহিলাসকলক বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত সক্ৰিয়ভাৱে অৱদান যোগাবলৈ সক্ষম কৰি তুলিছে। কোনোধৰণৰ বৈষম্য অবিহনে ৰাজ্যৰ সকলো শ্ৰেণীৰ সমবিকাশৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ পুনৰ

0: উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰে মহিলাসকলক স্বাৱলম্বী হিচাপে গঢ়ি তোলাৰ বাবে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আছে। পৰৱৰ্তী সময়তো ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে অভূতপূৰ্ব সুযোগ আৰু সুবিধাৰ সৃষ্টিৰে চৰকাৰে কাম কৰি যাব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে হিতাধিকাৰীসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই ডেংগু নিয়ন্ত্ৰণ প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। 4-60 বছৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত এই প্ৰতিষেধকে অনুমোদন লাভ কৰিছে। এই প্ৰতিষেধকে ইতিমধ্যে ইউৰোপীয় সংঘ, ইংলেণ্ড, ছুইজাৰলেণ্ড, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু থাইলেণ্ডকে ধৰি 42খন দেশত অনুমোদন লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই অনুমোদন ডেংগু প্ৰতিৰোধৰ লগতে দেশৰ সামগ্ৰিক স্বাস্থ্য সেৱা ক্ষেত্ৰত এটা মাইলৰ খুঁটি স্বৰূপ বুলি অভিহিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আজি গুৱাহাটীত আফ্ৰিকান ছোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বিষয়ত এখন ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দেশৰ 11খন ৰাজ্যৰ নীতি নিৰ্ধাৰক, বিজ্ঞানী আৰু পশু চিকিৎসা বিশেষজ্ঞসকলৰ লগতে কেনিয়া আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ছোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ নীতিগত আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ বাবে আলোচনা কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ আয়ুক্ত ডঃ নবীনা বি মহেশ্বৰপ্পা, আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ মহাপৰিচালক এপলেনিয়াৰ জিকেঙকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কামৰূপ মহানগৰ জিলাৰ বিশেষ এন ডি পি এছ আদালতে আজি হেৰইন সৰবৰাহ গোচৰত অনিতা পাল নামৰ এগৰাকী মহিলাক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 1,00,000 টকাৰ জৰিমনা বিহে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰই ৰেল সুৰক্ষা বাহিনীৰ সহযোগত 2022 চনৰ 13 জুনত অনিতা পালক 289 গ্ৰাম হেৰইনসহ গ্ৰেপ্তাৰ কৰিছিল।
1: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডিঅলজি বিভাগে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি লাভ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ উচ্চ্যুত বৈশ্যই আজি এই কথা প্ৰকাশ কৰে। ইয়াৰ ফলত ৰোগীয়ে 24 ঘণ্টাৰ ভিতৰত এম আৰ আই চিটি স্কেনৰ ৰিপৰ্ট লাভ কৰাৰ পথ প্ৰশস্ত হ'ল বুলি তেওঁ উল্লেখ কৰে।
2: আজি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে এটা খুব ভাল খবৰ আহিছে। ৰাতিপুৱাই নেশ্যনেল একৰিডিটেশ্যন বোৰ্ড অফ হস্পিটেলছ এণ্ড হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছৰ পৰা চাৰ্টিফিকেট অফ একৰিডিটেশ্যন আমি ৰেডিঅলজি ডিপাৰ্টমেণ্টৰ কাৰণে পাইছোঁ আৰু সেইটো আমাৰ কাৰণে খুব ভাল খবৰ। জনাব পাৰি সুখী যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে এন এ বি এল চাৰ্টিফাইড হস্পিটেল আমাৰ লেবৰেটৰীৰ কাৰণে, পেথলজি, মাইক্ৰবায়লজি আৰু বায়'কেমিষ্ট্ৰি লেবৰেটৰীৰ কাৰণে। আমাৰ ৰেডিঅলজিটো আমাৰ চাৰ্টিফাইড নাছিল, এইবাৰ আমি এপ্লাই কৰিলোঁ। এপ্লাই কৰোঁতে ফেব্ৰুৱাৰীত আমাৰ যি সমীক্ষাৰ কাৰণে আহে, সেই সমীক্ষা কৰিলে সেই সমীক্ষা ওপৰত ভিত্তি কৰি যিমান প্ৰচিডিঅৰ আছে সেই গোটেই প্ৰচিডিঅৰৰ যিবিলাক আমি কৰিছোঁ এই সকলোৰ প্ৰচিডিঅৰকে সামৰি আমাক চাৰ্টিফিকেট অফ একৰিডিটেশ্যনটো দিছে। আমি এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতিপ্ৰাপ্ত হস্পিটেল আমাৰ এই ৰেডিঅলজি চাৰ্ভিচৰ কাৰণে।
1: ছিকিমৰ নামচি জিলাৰ চামৰডুঙত এন এছ পি চিৰ 30টা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগৰ পৰা বৰ্তমানলৈকে 11টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহতসকলৰ ভিতৰত অসমৰ গহপুৰৰ এগৰাকী শ্ৰমিক আছে। নিহত শ্ৰমিকজন বাবুল বৰদলৈ বুলি চিনাক্ত কৰা হৈছে। ভূমিস্খলনৰ বাবে কালি খহি পৰা সুৰংগটোত এতিয়াও কমেও 25জন লোক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। সুৰংগটোত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। গুৱাহাটীৰ সচল টেনিছ প্ৰকল্পত অনুষ্ঠিত প্ৰথম আটাকিয়া টেনিছ প্ৰিমিয়াৰ লীগত অসমৰ ফাগুনজ্যোতিয়ে ডি মুকুট লাভ কৰিবলৈ সমৰ্থ হৈছে। ফাগুনজ্যোতিয়ে ছোৱালীৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ একক শাখাত বিজয়ীৰ খিতাপ দখল কৰে। সদৌ অসম টেনিছ সন্থাই তৃণমূল পৰ্যায়ৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে টি পি এলৰ সহযোগত আয়োজন কৰা ৰেছ টু গোল্ড শীৰ্ষক প্ৰতিযোগিতাখনত ল'ৰা আৰু ছোৱালীৰ 10, 12 আৰু 14 বছৰ অনুৰ্ধ 3টা শাখাত খেল অনুষ্ঠিত হয়। গ্লাছগোত পৰহিলৈ হ'বলগীয়া কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 126জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰ 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। দলত থকা 3 তাৰকা খেলুৱৈ হ'ল অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰা, মীৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ বিগত কমনৱেলথত লন বলৰ স্বৰ্ণজয়ী নয়নমণি শইকীয়া, পুৰুষ লন বল খেলুৱৈ পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। গোৱালপাৰাৰ বিশেষ পক্সো আদালতে আজি ভাৰতীয় ন্যায় সংহিতাৰ 376 নম্বৰ ধাৰা আৰু পক্সো আইনৰ 4 নম্বৰ ধাৰা অনুসৰি সামিউল ইছলাম নামৰ এজন যুৱকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকাৰ জৰিমনা বিহে। ন্যায়ালয়ে লগতে জৰিমনা আদায় নিদিলে আৰু 3 মাহ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। সামিউল নামৰ অপৰাধীজনে 2023 চনত এগৰাকী নাবালিকা ছাত্ৰীক শিক্ষানুষ্ঠানৰ পৰা ঘৰলৈ যোৱাৰ পথত ধৰ্ষণ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ৰাজ্যত 11 জন লোকৰ বানত মৃত্যু, 11খন জিলাৰ 3,10,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি পলাশবাৰীত IIMৰ শিক্ষাবৰ্ষৰ লগতে কেইবাটাও প্ৰতিষ্ঠান উদ্বোধন। মহিলা উদ্যমিতা অভিযান নিযুত মইনাৰ দৰে আঁচনিয়ে মহিলাসকলৰ বাবে সমাজত মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকক কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থাৰ বিক্ৰয় অনুমোদন। আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅলজি বিভাগৰ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি লাভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
3: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বৈষ্ণৱী। प्रधानमंत्री नरेंद्र मोदी ने देश में भविष्य में परीक्षाओं में पेपर लीक रोकने के लिए सभी संबंधित पक्षों से मिलकर प्रयास करने का आह्वान किया है। आज संसद भवन में राष्ट्रीय जनतांत्रिक गठबंधन NDA संसदीय दल की साप्ताहिक रणनीतिक बैठक के बाद संसदीय कार्य मंत्री किरेन रिजिजू ने ये जानकारी दी। उन्होंने बताया कि श्री मोदी ने परीक्षा पेपर लीक में शामिल लोगों के खिलाफ सख्त कार्रवाई करने और देश के युवाओं के हितों की रक्षा करने के सरकार के संकल्प को दोहराया। संसद के दोनों सदनों की कार्यवाही नीट पेपर लीक मामले सहित कई मुद्दों पर विपक्ष के विरोध के बाद दिन भर के लिए स्थगित कर दी गई। लोकसभा अध्यक्ष ओम बिड़ला ने सुबह 11 बजे प्रश्नकाल शुरू करने की कोशिश की तो विपक्षी सदस्यों ने नीट पेपर लीक का मुद्दा उठाया। हंगामा जारी रहने पर पीठासीन अधिकारी ने लोकसभा की कार्यवाही कल सुबह 11 बजे तक के लिए स्थगित कर दी। उधर राज्यसभा में उपसभापति हरिवंश ने सदन के कामकाज को आगे बढ़ाने की कोशिश की लेकिन विपक्ष के सदस्यों ने विरोध जारी रखा। हंगामे के बीच राज्यसभा की कार्यवाही भी कल सुबह 11 बजे तक के लिए स्थगित कर दी गई। वैश्विक चुनौतियों और भू राजनीतिक उथल पुथल के बावजूद भारत का वस्त्र और परिधान निर्यात 2025-26 में 3,25,000 करोड़ रुपए से अधिक रहा, जिसमें 1.8% की वृद्धि दर्ज की गई। लोकसभा में एक प्रश्न के लिखित उत्तर में केंद्रीय वस्त्र मंत्री गिरिराज सिंह ने कहा कि सरकार ने वस्त्र और परिधान क्षेत्र की वैश्विक प्रतिस्पर्धात्मकता और निर्यात को मजबूत करने के लिए कई योजनाएं लागू की हैं। मध्य प्रदेश विधानसभा ने आज समान नागरिक संहिता UCC विधेयक पारित कर दिया। अब ये विधेयक राज्यपाल की मंजूरी के लिए भेजा जाएगा। मंजूरी मिलते ही मध्य प्रदेश में UCC लागू हो जाएगी। UCC के प्रमुख प्रावधानों के अनुसार प्रदेश में एक से अधिक विवाह मान्य नहीं होगा, तलाक की प्रक्रिया कानूनी होगी, महिला और पुरुष को समान उत्तराधिकार का अधिकार मिलेगा। दिल्ली उच्च न्यायालय ने सामाजिक कार्यकर्ता सोनम वांगचुक को सफदरजंग अस्पताल से गुरुग्राम के मेदांता अस्पताल में तत्काल स्थानांतरित करने का आदेश दिया है। मुख्य न्यायाधीश DK उपाध्याय और न्यायमूर्ति तेजस कारिया की पीठ ने वांगचुक की पत्नी गीतांजलि आंगमू द्वारा दायर याचिका पर सुनवाई करते हुए ये आदेश पारित किया। गीतांजलि ने रविवार को उच्च न्यायालय के उस आदेश को चुनौती दी थी जिसमें न्यायालय ने सरकारी अस्पताल में चल रहे उनके इलाज में हस्तक्षेप करने से इनकार कर दिया था। राष्ट्रीय जल विद्युत निगम लिमिटेड NHPC ने कहा है कि सिक्किम के नामची जिले के स्मरदुंग स्थित NHPC तीस्ता छठा चरण जल विद्युत परियोजना में हुई घटना के कारण का पता लगाने के लिए विस्तृत जांच की जाएगी। NHPC ने आज एक बयान में कहा कि सुरंग के अंदर 25 कर्मी फंसे थे जिसमें से अब तक 11 की मौत हो चुकी है। NHPC ने बताया कि परियोजना दल जिला प्रशासन, राष्ट्रीय आपदा प्रतिक्रिया बल, राज्य आपदा प्रतिक्रिया बल, स्थानीय अधिकारियों और अन्य एजेंसियों के साथ मिलकर चल रहे बचाव कार्यों में सहयोग कर रहा है। राष्ट्रपति द्रौपदी मुर्मू ने कहा है कि भारत और उत्तरी मैसेडोनिया ने साझा लोकतांत्रिक मूल्यों और आपसी सम्मान पर आधारित अपने गहरे और दोस्ताना रिश्तों को फिर से

0: Championships in Niagara-on-the-Lake, Canada. India kick-started the campaign in the championship strongly with women's top seed Anahat Singh advancing to the next round after a straight game victory against Australia's Lily Wilson today. India's Sanvi Kalanki booked her place into the next round after enduring a five-game battle against the Netherlands seed Ekle Mua. Meanwhile, Anika Dubey registered a straight game victory over Anna Kuwahara of Japan and Rudra Singh received a walkover. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত আৰু উত্তৰ মেচিডনিয়াই দুয়ো দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কক পুনৰ শক্তিশালী কৰি তুলিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হয়। ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডে ছিকিমৰ তিস্তা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি পৰা ঘটনাৰ সন্দৰ্ভত পুংখানুপুংখ তদন্ত কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা 288 গিগাৱাটলৈ বৃদ্ধি পাইছে আৰু কানাডাত চলি থকা বিশ্ব স্কোৱাশ জুনিয়ৰ চেম্পিয়নশ্বিপত 7গৰাকীকৈ ভাৰতীয় খেলুৱৈয়ে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু উত্তৰ মেচিডনিয়াই গণতান্ত্ৰিক মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ ভিত্তিত দুয়ো দেশৰ মাজত গঢ়ি উঠা গভীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক পুনৰ নিশ্চিত কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। আজি উত্তৰ মেচিডনিয়াৰ ৰাজধানী স্কপিঅত দেশখনৰ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানোভস্কা দেৱকোভাৰ সৈতে মিলিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী মুৰ্মুৱে কয় যে আজি উভয় দেশে দ্বিপাক্ষিক সহযোগিতাৰ সকলোবোৰ দিশ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সম্পৰ্কে আলোচনা কৰে। তেওঁ লগতে কয় যে দুয়োখন দেশে তথ্য প্ৰযুক্তি তথা তথ্য প্ৰযুক্তিৰে পৰিচালিত বিভিন্ন সেৱা আৰু কেইবাটাও খণ্ডত সহযোগিতা বৃদ্ধিৰে বাণিজ্য আৰু বিনিয়োগৰ অধিক প্ৰসাৰ ঘটাব।
2: द्विपक्षीय संबंधों का एक अत्यंत महत्वपूर्ण स्तंभ है। हम अपने द्विपक्षीय व्यापार को दोगुना करने पर भी सहमत हुए। हमने आईटी, कृषि, फूड प्रोसेसिंग, फार्मास्यूटिकल्स, टेक्सटाइल्स तथा टूरिज्म, हॉस्पिटैलिटी और फिल्म मेकिंग सहित प्रमुख क्षेत्रों में सहयोग पर चर्चा। हम स्वास्थ्य सेवा में सहयोग पर अपने द्विपक्षीय अग्रीमेंट को भी रिन्यूअल कर रहे हैं।
1: ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ এই ঐতিহাসিক উত্তৰ মেচিডনিয়া ভ্ৰমণে দুয়োখন দেশৰ বহুমাত্ৰিক সহযোগিতাক নতুন মাত্ৰা প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে উত্তৰ মেচিডনিয়া ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক দেশখনৰ ৰাষ্ট্ৰপতি গৰ্ডানাই তেওঁৰ স্কপিঅত থকা চৰকাৰী বাসভৱন ভিলা ৱদনত আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৰ সন্মানাৰ্থে আনুষ্ঠানিক গাৰ্ড অৱ অনাৰ প্ৰদানৰ পাছত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে হৈছে উত্তৰ মেচিডনিয়া ৰাষ্ট্ৰ ভ্ৰমণলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতি। বিৰোধী পক্ষৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা, নীটৰ প্ৰশ্নকাকত ফালিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে বিৰোধী পক্ষৰ তীৱ প্ৰতিবাদৰ বাবে তিনিবাৰকৈ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 2 বজাৰ পাছত সদনৰ কাম কাজ পুনৰ আৰম্ভ হোৱাৰ সময়তে বিৰোধী পক্ষৰ সদস্যসকলে অত্যন্ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত অৱশেষত দিনটোৰ বাবে সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে আজি দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰকালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সাংসদসকলে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই বিৰোধী পক্ষৰ সদস্যসকলক সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহান জনায় যদিও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে। ইয়াৰ পাছতে অধ্যক্ষই নিম্ন সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। সদনৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 12 বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী পক্ষৰ সদস্যসকলক নিজৰ আসনলৈ উভতি যাবলৈ অনুৰোধ জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। সভাপতিয়ে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

আৰম্ভ হোৱাৰ পাছতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হোৱাত দিনটোৰ বাবে উচ্চ সদনৰো কাৰ্যক্ৰমণিকা স্থগিত ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডে ছিকিমৰ নামচি জিলাৰ চামৰডাঙত এন এইচ পি চিৰ তিষ্টা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি পৰা ঘটনাৰ সন্দৰ্ভত পুংখানুপুংখ তদন্ত কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দুৰ্ঘটনা হোৱা সুৰংগটোত 25 জন লোক আবদ্ধ হৈ পৰিছিল আৰু এতিয়ালৈকে 11টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি এন এইচ পি চিয়ে এটা বিবৃতিযোগে জানিবলৈ দিয়ে। আবদ্ধ হৈ পৰা লোকসকলক নিৰাপদে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে বুলি নামচি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে। উদ্ধাৰ কৰা মৃতদেহকেইটা ছিংটাম জিলা চিকিৎসালয়, এছ টি এন এম হাস্পতাল আৰু নামচি জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। নামচি জিলা প্ৰশাসনে এন এইচ পি চিৰ কৰ্তৃপক্ষৰ লগতে এছ ডি আৰ এফ, এন ডি আৰ এফ, ছিকিম আৰক্ষী, অগ্নি আৰু জৰুৰী সেৱা, স্বাস্থ্য বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সহযোগত উদ্ধাৰ কাৰ্য চলাই আছে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থা এন চি বিয়ে 27খন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি আৰু 19খন দেশৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে মাদক দ্ৰব্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰি তুলিছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহক নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ আৰু অপব্যৱহাৰৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এন চি বিয়ে যোৱা মাহত 2026ৰ পৰা 2029 বৰ্ষৰ ভিতৰত মাদক দ্ৰব্য নিয়ন্ত্ৰণ ভৱিষ্য নথি মুকলি কৰিছে। আমাৰ দেশে ম্যানমাৰ, নেপাল, থাইলেণ্ড, শ্ৰীলংকা, ইণ্ডোনেছিয়া, ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহৰ সৈতে সময়ে সময়ে সঞ্চালক প্ৰধান পৰ্যায়ৰ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰি আহিছে বুলিও শ্ৰীৰায়ে জানিবলৈ দিয়ে। দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা 288 গিগাৱাটলৈ বৃদ্ধি পাইছে। নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ যশো নায়কে ৰাজ্যসভাত আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে নবীকৰণযোগ্য শক্তি ক্ষমতা 2014 বৰ্ষৰ 76 গিগাৱাটতকৈ চলিত বছৰৰ 30 জুনলৈকে 288 গিগাৱাটলৈ বৃদ্ধি পায়। ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত শ্ৰীনায়কে কয় যে সৌৰশক্তিৰ স্থাপিত ক্ষমতা 162 গিগাৱাটতকৈ অধিক, বায়ু শক্তি প্ৰায় 58 গিগাৱাট, জলবিদ্যুৎ শক্তি 57 গিগাৱাট আৰু জৈৱ শক্তি 11 গিগাৱাটতকৈ অধিক হৈছে। 2013-14 বিত্তীয় বৰ্ষৰ পৰা 2025-26 বিত্তীয় বৰ্ষলৈ দেশৰ নবীকৰণযোগ্য শক্তিখণ্ডত 4,600 কোটি ডলাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইপিনে সেই সময়ছোৱাতে 12টা ৰাজহুৱা খণ্ডৰ বেংক শক্তি বিত্ত নিগম লিমিটেড, আৰ ই চি, ভাৰতীয় নবীকৰণযোগ্য শক্তি বিকাশ সংস্থা লিমিটেডকে ধৰি ভালেমান ঘৰুৱা বিত্তীয় প্ৰতিষ্ঠানে 12 লাখ কোটিতকৈও অধিক টকা নবীকৰণযোগ্য শক্তিখণ্ডত বিনিয়োগ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীস্থিত ডঃ ৰাম মনোহৰ লোহিয়া হস্পিটেললৈ গৈ চিকিৎসকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। তেওঁ লগতে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কালি নতুন দিল্লীত হোৱা প্ৰতিবাদৰ সময়ত আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ শাৰীৰিক অৱস্থাৰ সম্পৰ্কেও বুজ লয়। শ্ৰীনাড্ডাই লগতে লেডী হাৰ্ডিং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত হৈ তাত চিকিৎসাধীন হৈ থকা আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰীসকলকো সাক্ষাৎ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে সমাজকৰ্মী সোনম ৱাংচুকক শীঘ্ৰেই নতুন দিল্লীৰ ছফদৰজং হাস্পতালৰ পৰা গুৰগাঁৱৰ মেদান্তা হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজছ কাৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে ৱাংচুকৰ পন্নী গীতাঞ্জলি আংমোৱে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে। দিল্লী উচ্চ ন্যায়ালয়ে যোৱা দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত হাস্পতালত ৱাংচুকৰ চিকিৎসা চলি থকা বিষয়টোত হস্তক্ষেপ কৰিবলৈ অমান্তি হৈ প্ৰদান কৰা এটা ৰায়ক প্ৰত্যাহ্বান জনাই ৱাংচুকৰ পন্নীয়ে এই আবেদন দাখিল কৰিছিল। কেন্দ্ৰৰ হৈ যুক্তি দৰ্শোৱা মহাধিবক্তা তুষাৰ মেহতাই কয় যে মেদান্তা হাস্পতাললৈ ৱাংচুকক স্থানান্তৰ কৰা বিষয়টোত চৰকাৰৰ কোনো আপত্তি নাই। জ্যেষ্ঠ ন্যায়িক বিষয়াগৰাকীয়ে অৱশ্যে সমাজকৰ্মীগৰাকীয়ে যাতে চিকিৎসকৰ পৰামৰ্শৰ বিৰুদ্ধে মেদান্তা হস্পিটেল এৰি যোৱাৰ বাবে অনুমতি নিবিচাৰে তাৰো পৰামৰ্শ আগবঢ়ায়। কানাডাত চলি থকা বিশ্ব স্কোৱাশ জুনিয়ৰ চেম্পিয়নশ্বিপত 7গৰাকী ভাৰতীয় খেলুৱৈয়ে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছে। মহিলাৰ ছিংগলছ শিতানত অনাহত সিং, সানভি কলংকি আৰু অনিকা ডুবে জয়লাভ কৰাৰ লগতে ৰুদ্ৰ সিঙে ৱাকোভাৰ লাভ কৰে। পুৰুষৰ ছিংগলছ শিতানত আৰ্যবীৰ দেৱান, য়ুশান নফিচ আৰু গুৰবীৰ সিঙে পৰৱৰ্তী ৰাউণ্ডত স্থান নিশ্চিত কৰিছে। কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ সংস্থাই ডেংগু নিয়ন্ত্ৰণ প্ৰচেষ্টা সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰথমটো ডেংগু প্ৰতিষেধকৰ উৎপাদন আৰু বিক্ৰীত অনুমোদন জনাইছে। 4ৰ পৰা 60 বছৰ বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত এই প্ৰতিষেধকে অনুমোদন লাভ কৰিছে।
ভাৰত আৰু উত্তৰ মেচিডনিয়াই দুয়ো দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কক পুনৰ শক্তিশালী কৰি তুলিছে বুলি

0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হয়। ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম লিমিটেডে ছিকিমৰ তিষ্ঠা ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগ খহি পৰা ঘটনাৰ সন্দৰ্ভত পুংখানুপুংখ তদন্ত কৰা হ'ব বুলি প্ৰকাশ কৰিছে। দেশৰ নবীকৰণযোগ্য শক্তি ক্ষমতা 288 গিগাৱাটলৈ বৃদ্ধি পাইছে আৰু কানাডাত চলি থকা বিশ্ব স্কোৱাশ জুনিয়ৰ চেম্পিয়নশ্বিপত 7গৰাকী ভাৰতীয় খেলুৱৈয়ে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰি পাছতে উভতি আহিছোঁ যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু ডি আৰ এন ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ পৰা জ্যোতিপুৰ যোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো পুৰণি গুৱাহাটীৰ আড্ডা শীৰ্ষক এখনি প্ৰামাণ্য লক্ষ্য যুগুতে আগবঢ়াইছিল ঝৰ্ণা ভৰালী আৰু স্নেহা পাঠকে।
2: আড্ডা এটা চিনাকি শব্দ। আমাৰ দৈনন্দিন জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এই শব্দটোৱে কেৱল আজৰি সময় কটোৱাৰ মাধ্যমকেই নুবুজায়। ই মানুহৰ মনৰ ভাৱৰ আদান প্ৰদান, চিন্তা চৰ্চা, অনুভৱৰ প্ৰকাশ আৰু এক সামাজিক সম্পৰ্ক গঢ়ি তোলাৰ মঞ্চকো বুজায়। কেতিয়াবা যদি ৰাস্তাৰ কাষৰ দোকানখনত একাপ চাহ হাতত লৈ, আন কেতিয়াবা আকৌ গছৰ ছাঁত ভিন্ন বয়সৰ বিভিন্ন ব্যক্তিৰ আড্ডা জমি উঠে।
3: সামাজিক আৰু সাংস্কৃতিক আড্ডা হৈছে সমাজৰ বিভিন্ন স্তৰৰ মানুহ একেলগে মিলিত হৈ মত বিনিময়, চিন্তা চৰ্চা, অভিজ্ঞতাৰ আদান প্ৰদান আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ এক সুস্থ আৰু সৃজনশীল মঞ্চ। আড্ডা কেৱল সময় কটোৱাৰ উপায় নহয়, ই হৈছে সমাজ গঢ়া, সম্পৰ্ক দৃঢ় কৰা, জ্ঞান বৃদ্ধি কৰা আৰু সংস্কৃতি সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ মাধ্যম।
2: অসমীয়া সমাজত আড্ডাৰ এক সুদীৰ্ঘ পৰম্পৰা আছে। গাঁৱৰ নামঘৰ, চাহৰ দোকান, ৰাজহুৱা স্থান, সাহিত্য সভা, নাট্য মঞ্চ, সংগীতৰ অনুষ্ঠান, বিহু উৎসৱ আদি ঠাইত বিভিন্ন বয়সৰ ভিন্ন শ্ৰেণীৰ মানুহে একেলগে বহি সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা, কৃষি, ৰাজনীতি, খেল ধেমালি, পৰিৱেশ, বিজ্ঞান আদি নানা বিষয়ত মুক্তভাৱে আলোচনা কৰে। এনে আড্ডাই সমাজত ঐক্য আৰু পাৰস্পৰিক বুজাবুজিৰ পৰিৱেশ গঢ়ি তোলে।
4: আড্ডা অনানুষ্ঠানিক তথা স্বতঃস্ফূৰ্ত আলাপ আলোচনা। উপলব্ধ ভাষাতাত্ত্বিক তথ্যৰ ভিত্তিত ক'ব পাৰি যে আড্ডা শব্দটোৰ মূল উৎস সম্ভৱতঃ ফাৰ্চী ভাষা। প্ৰথমে ইয়াৰ অৰ্থ আছিল শিবিৰ, অৱস্থান বা একত্ৰিত হোৱাৰ ঠাই। পাছত হিন্দী উৰ্দুত খাতি বা ষ্টেণ্ড অৰ্থত ব্যৱহৃত হয় আৰু অসমীয়া বাংলাত ইয়াৰ অৰ্থ বিকশিত হৈ বন্ধু বান্ধৱৰ মাজত হোৱা অনানুষ্ঠানিক মুক্ত আৰু আনন্দময় আলাপ আলোচনা বুজোৱা শব্দ হিচাপে প্ৰতিষ্ঠিত হয়। সেয়ে আজিৰ অসমীয়া ভাষাত আড্ডা কেৱল এটা শব্দ নহয়, ই এক সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। কেফে ৰেষ্টুৰেণ্টবোৰ যেন একোখন চহৰৰ হৃদপিণ্ডস্বৰূপ, বিভিন্নজনৰ বিভিন্ন বিষয়ৰ সৰব তথা সৰহ আলোচনা যেন ইয়াৰ হৃদস্পন্দন। কেতিয়াবা সাহিত্য, কেতিয়াবা সংস্কৃতি আৰু কেতিয়াবা জীৱনৰ আলাপ আলোচনা। ৰেষ্টুৰেণ্টৰ মেজবোৰ যেন একো একোটা সম্পাদকীয় পৃষ্ঠা, য'ত জন্ম হয় নতুন চিন্তাৰ, নতুন সপোনৰ। আমিও উভতি চাইছিলো, পুৰণি এছোৱা সময়ক অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলো নাট্যকাৰ নয়ন প্ৰসাদৰ সৈতে।
5: গুৱাহাটীৰ আড্ডা এইবুলি ক'লেই মই যি দুটা আড্ডাৰ বিষয়ে জানো, পুৰণি যি দুটা আড্ডা সেই বিষয়ে ক'ব খুজিছো। প্ৰথম আড্ডাটো আৰম্ভ হৈছিল 40ৰ দশকত। কল্যাণী বুলি এখন হোটেল আছিল, এই য'ত হৰিসভাত দুৰ্গা পূজা হয় সেই বাটটোতে, আৰু তাতেই প্ৰথম সেই আড্ডা আৰম্ভ হৈছিল। পিছলৈ সেই আড্ডা পাণবজাৰলৈ আহিল। পাণবজাৰৰ কটন কলেজৰ যিখন কেফেটেৰিয়া আছে সেই কেফেটেৰিয়াত সেই আড্ডা বহুদিনলৈ চলিছিল। তাৰপিছত কেফেটেৰিয়াখন বন্ধ হোৱাত দীঘলী পুখুৰী পাৰৰ তাত প্ৰশান্তি লজ, তেওঁলোকৰ এখন কেফেটেৰিয়া আছে, তাতো সেই আড্ডা

0: বহুদিন ধৰি হৈছিল, কিন্তু ক্ৰমাগতভাৱে আড্ডাৰ যিসকল মূল মানুহ তেখেতসকল আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ বাবে সেই আড্ডা এতিয়া বন্ধ হৈ পৰিলে। আৰু মই জনাত সেই আড্ডাটোৱে আটাইতকৈ পুৰণি আড্ডা আছিল গুৱাহাটীৰ। তাৰ যিসকল সদস্য আছিল সেইসকল একেবাৰে অসমৰ কলা সংস্কৃতি জগতৰ স্বনামধন্য ব্যক্তি। প্ৰথমেই আমি নাম ল'ব লাগিব আমাৰ আকাশবাণী কেন্দ্ৰৰ সৈতে জড়িত কেন্দ্ৰ সঞ্চালকৰূপে অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধেয় নাট্যকাৰ অৰুণ শৰ্মা ডাঙৰীয়া, তেখেত সেই আড্ডাৰ নিয়মিত সদস্য আছিল। আন এগৰাকী একালৰ আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ প্ৰযোজক, পিছলৈ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, আবৃত্তিকাৰ, নাট পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য, তেওঁ সেই আড্ডাৰ সদস্য আছিল। সদস্য আছিল যশস্বী সাংবাদিক সৌ সিদিনাখন আমাৰ মাজৰ পৰা আঁতৰি যোৱা নিত্য বৰা ডাঙৰীয়া, নিত্য বৰা আছিল। নেটফিহেটৰ এসময়ৰ তেখেত সঞ্চালক আছিল কাশীনাথ হাজৰিকা। আপোনালোকে জানিব যে বৰ্তমানৰ চলচ্চিত্ৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ তেখেত বৰদেউতাক হয় কাশীনাথ হাজৰিকা, তেখেতো আমাৰ মাজৰ পৰা আঁতৰি গ'ল। এগৰাকী অধ্যাপক, তেখেত খুব সক্ৰিয় আছিল কটন কলেজৰ অধ্যাপক, সকলোৱে খুব শ্ৰদ্ধা কৰে তেখেতক, বিশ্বজিৎ চক্ৰৱৰ্তী। বিশ্বজিৎ চক্ৰৱৰ্তী নিয়মিত সদস্য আছিল। ইয়াৰ উপৰিও কটন কলেজৰ আন এগৰাকী অধ্যাপক, ইংৰাজী বিভাগৰ প্ৰদীপ আচাৰ্য, অনিল বৰুৱা, এইধৰণে প্ৰায় উল্লেখযোগ্য ব্যক্তিৰ সমাৱেশ ঘটিছিল এই আড্ডাত। আৰু সেই আড্ডাত তেওঁলোকে ৰঙা চাহ খায় আৰু পিছলৈ কটন কলেজত কফি আৰু আলু ভাজা খাই তেওঁলোকে বিভিন্ন বিষয়ৰ, সমাজ, সংস্কৃতি, ৰাজনীতি, সকলো ধৰণৰ বিষয়ৰ আলোচনা হৈছিল। আৰু এই আলোচনাটো ৰাতিপুৱাৰ ভাগত হৈছিল দেওবাৰে, প্ৰতি দেওবাৰে পুৱা 11 বজাৰ পৰা দিনৰ 1 বজালৈ, তাৰমানে ভাত খোৱাৰ আগলৈকে, তাৰপিছত 1 বজাত সকলো ঘৰাঘৰি যায়গৈ। সৌভাগ্যক্ৰমে কটন কলেজত যেতিয়া সেই আড্ডা চলিছিল কেফেটেৰিয়াত, তেতিয়া তাত ময়ো যোৱাৰ সুযোগ হৈছিল। আৰু সঁচা কথা ক'বলৈ গ'লে সেই আড্ডালৈ গৈ নিজকে সমৃদ্ধ কৰিব পাৰিছিলোঁ, উপকৃত হ'ব পাৰিছিলোঁ, কিয়নো বহু নজনা বিষয় তাত আলোচনা হৈছিল আৰু সেইবিলাকত অকল বহি থাকিয়ে ভাগ নল'লেও বহু কথা জনাৰ সুযোগ আৰু সুবিধা হৈছিল। তাৰ পিছৰ যিটো আড্ডা, তাৰ আমিও এজন সক্ৰিয় সদস্য আছিলোঁ। সেয়ে আৰম্ভ কৰিছিল পাণবজাৰৰ যিখন কল্পনা বুলি ৰেষ্টোৰাঁ আছিল, সেই ৰেষ্টোৰাঁত চলচ্চিত্ৰ পৰিচালক হেমন্ত দাস ডাঙৰীয়াই। হেমন্ত দাস ডাঙৰীয়া তেতিয়া নিয়মিতভাৱে ৰিয়াবাৰীত থাকিছিল। তেওঁ পাণবজাৰলৈ আহে আৰু পাণবজাৰত সেই যিখন কল্পনা ৰেষ্টোৰাঁ, পাণবজাৰৰ সাধাৰণতে গোটেই কাম কাজবিলাক দিনৰ ভাগত হয়। কিতাপৰ গোটেই শাৰী শাৰী কিতাপৰ দোকান আছে, বিভিন্ন মানুহ কোৰ্টৰ কামত আহে, কিন্তু সন্ধিয়ালৈ মানুহবিলাক ঘৰাঘৰি যায়গৈ। গতিকে সন্ধিয়া সোনকালে এই কল্পনা ৰেষ্টুৰেণ্টখন তেওঁলোকে বন্ধ কৰে। তেওঁ বন্ধ কৰাৰ পিছত তাৰ যিগৰাকী স্বত্বাধিকাৰী আছিল মিণ্টুদা, তেখেত এজন বঙালী ভদ্ৰলোক আছিল, তেওঁ আকৌ খেলা ধূলা আৰু কলা সংস্কৃতিৰ খুব এজন সমজদাৰ ব্যক্তি আছিল। তেওঁ তেতিয়া এই হেমন্ত দাসৰ জৰিয়তে প্ৰথমতে তাত বহিবলৈ কেইজনমান মানুহক তেওঁ মানে অনুমতি দিলে যে ঠিক আছে, আপোনালোকে সন্ধিয়া সময়ত ইয়াতে আহি বহিব, আমাৰ বৰ বেছি দোকানত তেতিয়া মানুহো নাথাকে আৰু চাহ তাহ খাব আপোনালোকে ইয়াতে, তেনেকুৱা ধৰণে। সেইধৰণে সেই আড্ডাটো আৰম্ভ হ'ল আৰু ক্ৰমান্বয়ে সেই আড্ডাটো লাহে লাহে ডাঙৰ হৈ গ'ল। সেই আড্ডাটোত এনেকুৱা মানুহ আহিছিল, গোটেই অসমৰ পৰাই মানুহ আহিছিল যেতিয়াই গুৱাহাটীত কোনোবা আহে, যেনে আলতাফ মজিদ ডাঙৰীয়া চলচ্চিত্ৰ পৰিচালক, তেওঁ তাৰ সভ্য আছিল। সভ্য মানে নামত সভ্য সকলো, তাত কোনো মানে সভ্য বৰঙণি দিয়াৰ কথা নাই। তাৰপাছত আমাৰ অলপতে এইবাৰ যোৱা বছৰ সাহিত্য একাডেমী বঁটাৰে সন্মানিত সাহিত্যিক দেৱব্ৰত দাস ডাঙৰীয়া, তেওঁ আহিছিল। মুনীন বায়ন ডাঙৰীয়া, মুনীন বায়ন আহিছিল। চন্দন শৰ্মা আছিল, হেমন্ত দাস আছিল, ডক্টৰ বিপুল জ্যোতি শইকীয়া আহিছিল। এই সকলোবিলাক সন্ধিয়া সময়ত তাতে গোট খায়। চলচ্চিত্ৰ পৰিচালক ৰঞ্জিত দাস তেখেত আহিছিল, অমূল্য দাস চলচ্চিত্ৰ পৰিচালক, তেওঁ আহিছিল। গতিকে মূলতঃ সন্ধিয়া বহি তাত প্ৰায় 2-3 ঘণ্টা সময় নাটক, চিনেমা, গুৱাহাটীত সেই সময়ত ৰবীন্দ্ৰ ভৱনত প্ৰায় নিয়মিত নাটক হয়, সেই নাটকবিলাক চাই উঠি তাৰ চৰ্চা, নতুন কি গল্প প্ৰকাশ হ'ল, প্ৰকাশ বা সাতসৰীত, সেই বিষয়ে আলোচনা, এনেকুৱা দীঘলীয়া তাতে আলোচনা হৈছিল। আৰু সেই চলচ্চিত্ৰ সম্পৰ্কে আলোচনা, নতুন কি ছবি আহিছে, কি ছবি পুৰস্কাৰ পাইছে, কোনে কি চিনেমা চালে, সেই বিষয়ে বিভিন্ন ধৰণৰ আলোচনা, বা আলতাফ মজিদ যেনিবা কাইৰো ফিল্ম ফেষ্টিভেললৈ গ'ল, তেওঁ ঘূৰি আহি কাইৰোত কেনেকুৱা অভিজ্ঞতা হ'ল, এই কথাবিলাক সেই আড্ডাত, তাৰমানে আড্ডাটো কোনো ধৰণৰ পৰচৰ্চা বা বাজে কথা আলোচনাৰ আড্ডা নহয়। তাত মূলতঃ ভাল কথা আৰু যিবিলাক কথাই আমাক উপকৃত কৰে, আমাক নজনা কথা জনাত আমাক সহায় কৰে, গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা বতৰাই হৈছিল। আৰু সেইটো এটা দীৰ্ঘদিন ধৰি সেই আলোচনাটো মই জনাত প্ৰায় 40 বছৰৰো অধিক কাল সেই আড্ডা চলি আছিল। কিন্তু বোধহয় কোভিডৰ আগতে বোধহয় 15-16 চনমানত বোধহয় এই মিণ্টুদা তেখেত হঠাতে কিবা অসুখ হৈ পেলাই তেখেতৰ পৰলোক প্ৰাপ্তি ঘটিল আৰু তেখেত ঢুকোৱাৰ লগে লগে ৰেষ্টুৰেণ্টখন বন্ধ হৈ গ'ল। কোনে ৰেষ্টুৰেণ্টখন পাব, তার স্বত্বাধিকারী কোন, সেইবিলাক লৈ অকণমান আইনী জটিলতা এইবিলাক আৰম্ভ হ'ল। গতিকে যে বন্ধ হ'ল, বন্ধ হোৱাৰ লগে লগে সেই আড্ডাটো বন্ধ হ'ল। তাৰ পিছতো চেগা চুৰুকাকে অ'ত ত'ত বহিবলৈ যত্ন কৰা হয়, কিন্তু যিহেতু আহি পেলাই মানে এটা নিৰ্দিষ্ট ঠাই নাই, গতিকে মানুহবিলাক অকণমান আঁতৰি গ'ল। এতিয়া মই শুনামতে মুনীন বায়েনে অকণমান উদ্যোগ লৈছে। মুনীন বায়েনে তেওঁলোকে দেওবাৰে বোধহয় নে সোমবাৰে গুৱাহাটী ডায়েৰী যিখন আছে, গুৱাহাটী ডায়েৰীৰ সন্মুখত অকণমান তেওঁলোকে চকী টকী দি বহাৰ ব্যৱস্থা কৰিছে। গুৱাহাটী ডায়েৰীখনৰো ৰেষ্টুৰেণ্টখন বন্ধ হৈ গ'ল, এতিয়া তেওঁলোকে খালি মিঠাইৰ দোকানখন আছে, কিন্তু সন্মুখত চাহ খোৱাৰ এটা তেওঁলোকে ব্যৱস্থা কৰিছে। গতিকে সেই তাতে সোমবাৰে বোধহয়, মোৰ পিছে যোৱা হৈ উঠা নাই, তাতে গোট খায় কেইজনমান পুৰণি 4-5 ব্যক্তি তাতে গোট খায়, আৰু তেওঁলোকে এতিয়াও আড্ডাটো চলাই ৰাখিবলৈ যত্ন কৰিছে। গতিকে তাৰ পিছত এতিয়া মই দেখিছোঁ যে তেনেকুৱা ঠিক ৰাজহুৱা স্থানৰ আড্ডা এই মুহূৰ্তত তেনেকুৱাকৈ চকুত পৰা নাই, হয়তো থাকিব পাৰে। কাৰণ এটা সময়ত গুৱাহাটীখন ক'বলৈ গ'লে ভৰলুমুখৰ পৰা শিলপুখুৰীলৈ, সেইখিনিহে আছিল গুৱাহাটীখনৰ মানে বাপ্তি। গতিকে তেতিয়া এই দুটাই উল্লেখযোগ্য আড্ডা আছিল। এতিয়াতো গুৱাহাটীখন বহুত ডাঙৰ হ'ল, বিভিন্ন ঠাইত হ'ব পাৰে। কিন্তু মই আন এটা কথা দেখিছোঁ যে কিছুমান ঠাইত, যেনে গুৱাহাটী আৰ্টিষ্ট গিল, তাত প্ৰায়ে তাত আড্ডা হয়। কবি, সাহিত্যিক এইসকল ব্যক্তি তাতে গোট খায়, চিত্ৰশিল্পীসকলতো আছেই, তাত আড্ডা হয়। তাত নিয়মীয়াভাৱে তেনেকুৱা ধৰণৰ বিভিন্ন সময়ত সেই ধৰণৰ আড্ডা হয়। আমাৰ সূৰ্য, যিটো আমি নাটক কৰা আমাৰ দল আছে, ইয়াৰো আমাৰ সন্ধিয়া ভাগত আমাৰ ইয়াতেও গোট খাই আমাৰ সঞ্জীৱ হাজৰিকা চলচ্চিত্ৰ পৰিচালক, আমাৰ সভ্য বিপুল জ্যোতি শইকীয়া, আমাৰ সভ্য তপন দত্ত গল্পকাৰ, তেওঁ আমাৰ সভ্য। গতিকে আমাৰ ইয়াতো মোটামুটি সদায় নহয়, কিন্তু যিদিনাখন আমি গোট খাওঁ এই ধৰণৰ কথা বতৰাই, নাটক চিনেমা এই ধৰণৰ কথা বতৰাই আলোচনা হয়। গতিকে এটা আড্ডা তেনেকুৱা ধৰণে মই ভাবোঁ, অন্য এটা ধৰণে বিভিন্ন ঠাইত এতিয়াও চলি আছে। আৰু এই আড্ডাবিলাকে মই ভাবোঁ যে আমাক সজীৱ কৰি ৰাখে, আমাক সক্ৰিয় কৰি ৰাখে, আৰু নতুন নতুন কাম কৰিবলৈ আমাক যথেষ্ট উদগনি দিয়ে।
1: ব্ৰহ্মপুত্ৰৰ পাৰৰ উজান বজাৰ অঞ্চল সাক্ষী বহুতো ইতিহাস প্ৰসিদ্ধ ঘটনাৰ, বহু কাহিনীৰ তথা সৃজনীশীল আৰু গঠনমূলক আড্ডাৰ এই প্ৰসংগটোৱে আমাক কিছু কথা জনাইছিল কবি নৱকান্ত বৰুৱাৰ জীয়ৰী, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা উপলা বৰুৱাই।
2: গুৱাহাটী আড্ডাৰ বিষয়ে, ঘৰুৱা আড্ডাৰ বিষয়ে নীলিময় মানে বাপ মামা তেখেতে লিখিছিলে যে উজান বজাৰৰ বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ ঘৰতো আড্ডা হৈছিল। প্ৰথমতে ঘৰুৱা আড্ডাবিলাক হৈছিল, তাত আছিল সেই সময়ৰ প্ৰথম মানে উজান বজাৰৰ 1950 আগলৈকে কিছুমান আড্ডাৰ বিষয়ে আমি পাওঁ, যিখন নীলিময় চৌধুৰীৰ লগতে ডক্টৰ ভূপেন্দ্ৰ ৰায় চৌধুৰীয়েও এই বিষয়ে অলপমান লিখিছে। তাত কিন্তু বহিছিলে ৰঘুনাথ চৌধুৰী ঘৰত উজান বজাৰত, এখন বালিকা বিদ্যালয় আছে, এমই স্কুল, এতিয়া হাই স্কুল নে হায়াৰ ছেকেণ্ডেৰী হ'ল, তাৰ সেই স্কুলখন ঘৰৰ সন্মুখতে তাত আড্ডা মাৰিছিল বেঞ্চ এখনত বহি পেলাই তাজমহলৰ সোণাৰাম চৌধুৰী, তাৰপিছত বৰুৱা এজেঞ্চিৰ গোপাল চন্দ্ৰ বৰুৱা, হাজোৰ বিষয় চন্দ্ৰ বিশ্বাসী, তেখেত কবি দৈবচন্দ্ৰ তালুকদাৰ, অম্বানাথ বৰা, জ্ঞাননাথ বৰা, সৰ্বেশ্বৰ কটকী আড্ডা মাৰিছিল। এই ঘৰতে এই আড্ডাৰ মাজেৰে ওলাই আহিছিল কি ৰঘুনাথ চৌধুৰীৰ সম্পাদিত মইনা জয়ন কবি এই আলোচনী কেইখন। উজান বজাৰৰ বজাৰৰ সিটো ফালে সিদ্ধিনাথ শৰ্মাৰ দুৱাৰ মুখত আইডিয়েল ফাৰ্মাচীৰ সন্মুখৰ আগতে আছাম টাইপৰ ধুনীয়া ঘৰ এটা আছিলে। এই উজান বজাৰৰ সিদ্ধিনাথ শৰ্মাৰ সন্মুখত যিটো এটা দুমহলীয়া এতিয়াও আছে, কুমুদ চন্দ্ৰ বৰা বুলি হেৰি, তেখেতৰ ইন্দ্ৰমণি বৰা তেওঁলোকৰ ঘৰ আচলতে তাতে, সেই ঘৰটোতে আৰু এটা ভাড়াঘৰো আছিল, তাতে কিছুমানৰ আড্ডা হৈছিল। তেওঁলোকৰ আছিল হৰেন্দ্ৰনাথ বৰুৱা, যোগেন বৰকাকতি, এজন গোৱালপাৰাৰ নাথ বুলি আছিল শৰদিন্দু নাথ, যোগেন বৰকাকতি আছিল দিলীপ বৰুৱা ছাৰৰ শহুৰেক, তেখেত নিজকে মেমেৰা মেধি বুলি কিছুমান ধেমেলীয়া কবিতা লিখিছিল, নিত্যানন্দ বৰদলৈ, ৰাধা বৰঠাকুৰ, ৰমা বৰঠাকুৰ বুলি দুগৰাকী ভাই ককাই আছিল, তেওঁলোকে পিছত লজৰ মালিক হৈছিল। আৰু এই ইয়াতে অতুল চন্দ্ৰ হাজৰিকাৰ ঘৰৰ ওচৰত তেখেতেও মাজে মাজে যোগ দিছিলে, কমলাকান্ত ভট্টাচাৰ্য আহিছিল, তেওঁলোকে কেতিয়াবা কমলাকান্ত ভট্টাচাৰ্যক জোকাই লয়, তেখেতৰ খং উঠে। বাণীকান্ত কাকতিয়ে তেতিয়া তাতে ভাষা বিজ্ঞান, অসমীয়া ভাষাৰ ওপৰত থেচিচ লিখিছিল, তেতিয়াও তেওঁলোকে কমলাকান্ত ভট্টাচাৰ্য খুব ফূৰ্তি পাইছিল, আনন্দতে কৈছিল, বাণীকান্তই ফাইললজি লিখিলে, মই ফিলচফি লিখিছো, আৰু লক্ষীয়ে, লক্ষী মানে লক্ষ্মীনাথ দাস, তেখেতে বিজ্ঞান লিখিব, অসমীয়া জাতি উঠিল, তহঁতে কি ক, লক্ষ্মীনাথ দাস এটা ইণ্টাৰেষ্টিং নাম, তেখেত আছিল ভোলানাথ দাস কবি, তেখেতৰ ল'ৰা, আৰু সম্পৰ্কত মোৰ ককা দেউতা, মোৰ আইৰ দেউতা, তেখেত আছিল কটন কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক, কিন্তু অসহযোগ আন্দোলনৰ কাৰণে তেখেতে ইস্তফা দিছিল। গতিকে তেওঁলোকে ভাবিছিল সেই আড্ডাৰ মাজতে কিন্তু অসমীয়া জাতিৰ উন্নতি কেনেকে কৰিব পাৰি, সেই ধাৰণা ধাৰণাবোৰ আছিল। তেতিয়া হৰেন্দ্ৰনাথ বৰুৱাই ধেমালিকে কয়, হয় ককা, অসমীয়া জাতি উঠিল, এতিয়া আপুনি আমাক পথামাৰি ভোজ খুৱাব লাগে। এইবিলাক সেই সময়ত পঞ্চ পাণ্ডৱ বুলি এটা গ্ৰুপ এটা আছিল।

0: তেওঁলোক আছিল লক্ষ্মীনাথ দাস, সংগীত কবি উমেশ চন্দ্ৰ চৌধাৰী, ৰঘুনাথ চৌধাৰী, তাৰপিছত প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথ, এইসকল খুব বন্ধু আছিল। জয়ন্তীৰ সম্পাদক গিৰিশ চন্দ্ৰ বৰুৱা আৰু অসমীয়া কাকতৰ সম্পাদক বৰেন্দ্ৰ নাথ বৰুৱা। ৰাজমোহন নাথৰ বাহিৰে বাকী কেইজন উজান বজাৰতে থাকে। এই লক্ষ্মীনাথ দাস তাৰমানে আমাৰ ককাৰ ঘৰত এই আড্ডাত যোগ দিছিল গোপীনাথ বৰদলৈৰ ভাতৃ ৰত্ন বৰদলৈ, পূৰ্ণচন্দ্ৰ ভৰালী মানে কলেজ ষ্টুডিঅ'ৰ কিতাপ ঘৰৰ মালিক আছিল, খুব বন্ধু আছিল, ডাক্তৰ পোৱাল চন্দ্ৰ বৰুৱা, দেৱকান্ত বৰুৱা মোৰ বৰদেউতা, তিলক দাস, গোলাপ চন্দ্ৰ, প্ৰবীণ ফুকন তেখেত নাট্যকাৰ আৰু নাট্যশিল্পী, গোলাপ চন্দ্ৰ চৌধুৰী শিক্ষাবিদ, শৰৎ বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য জোঁৱাই, এইবিলাকৰ উপৰিও লেম ৰোডত থকা, সেই সময়ৰ লেম ৰোডত থকা অম্বিকাগিৰি ৰায় চৌধুৰীও, সিদ্ধিনাথ শৰ্মাৰ পুত্ৰ মানৱেন্দ্ৰ শৰ্মা, দিলীপ হাজৰিকা, দি কুহা বুলি তেখেতে জানিছিল, তেখেতে কুহম হম কৰে গানটো চিনেমাখনত মণিৰাম দেৱানত, এই দিলীপ হাজৰিকাৰ গায়নত তেখেতে এক্টিং কৰিছিল মানে সেইখনত। এই মানুহখিনি বিভিন্ন ধৰণৰ কমল নাৰায়ণ চৌধুৰী, তাৰপিছত লক্ষ্যধৰ চৌধুৰী, কষধৰ চৌধুৰী তাৰমানে তেওঁলোকৰে ককাই ভাই, আৰু ইণ্টাৰেষ্টিংলি কষধৰ চৌধুৰী আছিল আকৌ আমাৰ পেহাকক, যিহেতু সেই উজান বজাৰৰ মাজতে ইঘৰ সিঘৰৰ মাজত বিয়া বাৰু চলেতো, গতিকে সেই সম্পৰ্কবোৰ আছিল। পিলিক চৌধুৰী, পিলিক চৌধুৰী আছিল মোৰ আৰু এজন মামা, সেইখিনি আছিল শিল্পী, সাহিত্যিক, দেশপ্ৰেমী এইবিলাকৰ গ্ৰুপ। আন এটা গ্ৰুপ আছিল আন্দোলনকাৰী আড্ডাছ, খুব সম্ভৱ হেপী ভিলাৰ সৰু ফুটবল পথাৰখনৰ কাষতে তেওঁলোকৰ কংগ্ৰেছ অফিচ এটা আছিল, তাত আড্ডা হয়। গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, ডাক্তৰ লোকবন্ধু ভুৱনেশ্বৰ বৰুৱা, ডাক্তৰ হৰিকৃষ্ণ দাস, অম্বিকাগিৰি ৰায় চৌধুৰী, বিষ্ণুৰাম মেধি, এইখিনি মানুহ লগ লাগে। লগতে কিন্তু লাগিছিল দুই এগৰাকী মহিলা, সাধাৰণতে মহিলাৰ নামটো মই নাপাওঁ, মই মহিলাৰ আড্ডাটো কম। এই আড্ডাত যোগ দিছিল কিন্তু ইন্দুপ্ৰভা বৰুৱা আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী, পুষ্পলতা দাস, কমল প্ৰভা দাস, অমিয় কুমাৰ দাস, এইখিনি আৰু আছে বহুত। কালচাৰেলি যিখিনি সাংস্কৃতিক গ্ৰুপত আছিল আড্ডাৰ মাজত আছিল যুগল দাস, সুন্দৰ চিত্ৰশিল্পী আছিল লক্ষ্যধৰ চৌধুৰী, তিলক দাস, বলোৰাম, আনন্দীৰাম দাস, শুভ বৰুৱা, খবৰ কাগজ মানে ইংলিছ ডেইলি উলিয়াইছিল তেওঁলোকৰ। তাৰপিছত তাৰে আকৌ ডেকাচামত আছিল ক্ষীৰদাকান্ত বিষয়া, শিৱৰাম দাস, পিলিক চৌধুৰী, শিল্পী জীৱেশ্বৰ চক্ৰৱৰ্তী, হেমেন হাজৰিকা, শৈল বৰুৱা, এই মানুহখিনিক মই পাইছো, এইকাৰণে মই মনত পৰে খুব আগৰ কথাখিনি। পিলিক চৌধুৰী খুব ধেমালি কৰিছিল আৰু খুব ভাল ক্ৰিকেট খেলিছিল, ফুটবল খেলিছিল, এইবিলাক হল উজান বজাৰৰ আড্ডা। উজান বজাৰৰ আড্ডাৰ মাজেৰে আৰম্ভ হৈছিল ভাস্কৰ নাট্য মন্দিৰত, তেতিয়া নাটকৰ লগত এটা গ্ৰুপ আছিল, সেইখিনি আড্ডা। আৰু কিছুমান আছিল স্পৰ্টছমেন, খেলুৱৈ, তেওঁলোকৰ আড্ডাটো আছিল আকৌ ইণ্ডিয়া ক্লাবত, তাত আড্ডাৰ মাৰিছিলে যিখিনি খেলাই, ঈশ্বৰ দত্ত ভূঞা, ডাক্তৰ হিৰণ্য কুমাৰ ভূঞা, সুৰেন্দ্ৰনাথ দাস, সুৰেন্দ্ৰনাথ দাস আকৌ মোৰ ককা লক্ষ্মীনাথ দাসৰ ভায়ে, হৰণী চৌধুৰী, পাৰ্বতী প্ৰসাদ, এই গোটেইখিনি আছিল, পুলিন দাস। আৰু এটা আড্ডা হৈছিলে বাৰোৱাৰী পূজা মন্দিৰৰ ওচৰত, এখন চিটি ষ্টুডিঅ' বুলি এখন ষ্টুডিঅ' আছিল, তাত ভৰালী ব্ৰাদাৰ্ছৰ এই মানুহখিনি একেলগে আড্ডা মাৰিছিলে।
1: প্ৰাণোচ্ছল পানবজাৰৰ বুকুত বিয়পি আছে কত ইতিহাস, কত আবেগ। অসমৰ শিক্ষা, সংস্কৃতি, ব্যৱসায়ৰ আৰম্ভণি পানবজাৰ। কিতাপৰ দোকানত যৌৱনৰ ভিৰ পানবজাৰ। একাপ চাহৰ সৈতে লেথাৰি নিছিগা কথাৰ পাক পানবজাৰ।
0: পান বজাৰত বিভিন্ন আড্ডা হৈছে, এটা হৈছে লয়াৰ্ছ বুক ষ্টলৰ আড্ডা, বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱাই মানে নলবাৰীৰ তেখেতসকল, তেওঁলোকে তাত আড্ডা মাৰিছিল। তাত আছিল ৰজনী পাটগিৰি, সদায় জোকাই থাকে, কিবা এটা ক'লে উল্টা কথা এটা কয়, তেখেতে খুব আকৰ্ষণীয় আছিল, মানুহক মানে এট্ৰেক্ট কৰিছিলে আৰু ৰসিক আছিল। এই দত্ত বৰুৱা, বিচিত্ৰ নাৰায়ণ দত্ত বৰুৱা লয়াৰ আছিলে, তো মানে আড্ডা কাৰ কাৰ হয়, গোলাপ চন্দ্ৰ চৌধুৰী, একেখিনি মানুহেই আচলতে, হৰেন্দ্ৰ নাথ বৰুৱা সাংবাদিক, দৈব চন্দ্ৰ তালুকবক বুলি এখন আলোচনী উলিয়াইছিল, তেখেত তাৰ সম্পাদক আছিল। গতিকে সকলোৰে, কামাখ্যানাথ ঠাকুৰ, কামাখ্যানাথ ঠাকুৰ আছিলে শিক্ষাবিদ, কিতাপঘৰ নামৰ কিতাপ দোকানখন সেই হেৰাই গ'ল, কলেজ ষ্টুডিঅ'খন কোনোমতে আছে, তাতো সেই এটা আড্ডা হৈছিল, একেখিনি মানুহে অলপ ইফাল সিফালকৈ আড্ডা মাৰিছিল, বিজ্ঞান চৰ্চা হৈছিল সেইখনত। আকৌ পায়নিয়াৰ বুক ষ্টল বুলি এখন আছে, বি এন দেখন কুৰাৰ বেদোকানী, তাৰ কাষত পায়নিয়াৰ বুক ষ্টলত তেতিয়া বহুত কিতাপ পাইছিল, মনত আছে, দেউতাহঁত যোৱা মনত পৰে। অমলালয় বুলি এখন দোকান আছিলে, সেইখন ময়ো পাইছো, সেইখনতো আড্ডা মাৰিছিল গোটেই ছচিয়েলিষ্ট নেতাসকলে, তাত পিলিক চৌধুৰী ভায়ে, পুষ্প চৌধুৰী, সৰু বাপ মামা, তেওঁলোকৰ তাতে বহি, এজনে দৰ্জীৰ কাম কৰে আৰু বাকী গোটেই ছচিয়েলিষ্ট হেম বৰুৱা, হৰেশ্বৰ গোস্বামী, লক্ষধৰ চৌধুৰী, যুগল দাস, বিশ্ব গোস্বামী, এইবিলাক সব MLA MP এওঁলোকৰ আড্ডাই ছচিয়েলিষ্ট পাৰ্টিটো জীয়াই ৰাখিছিল এই সময়ত। তাৰপিছত আৰু দুখনমান ৰেষ্টুৰেণ্টত আৰম্ভ হল কলিকতাৰ নিচিনাকে। এখন হল গুৱাহাটী ডায়েৰীত অলপ আড্ডা হয়, আনন্দ ভাণ্ডাৰ বুলি এতিয়া নাই, গুৱাহাটী ডায়েৰীৰ চেহেৰা সলনি হৈ গল, কাফে ডিলাক্সখনো নোহোৱা হৈ গল। তাত ইণ্টাৰেষ্টিংলি তাত জিলিকাৰাম দাসৰ আনন্দ ভাণ্ডাৰ কেইদিনমান আগলৈকে আছিল, গৰম গৰম চিংৰা

0: কিবা এটা সৃষ্টিশীল কাম কৰি থাকিব লাগে দেউতাহঁতৰ মতে। সেইকাৰণে এই আড্ডাৰ পৰিৱেশটো পাই পেলাই আমি তেতিয়াই মই এটা আবৃত্তি কৰিছিলোঁ, মানে দেউতাই লিখা কবিতা এটা, মই গান্ধীজীৰ দৰে হ'ম, মোৰ লক্ষ্য বুলি এটা কবিতা পাঠ্যপুথিত আছিল আগতে, আজিকালি আছে নাই নাজানো। তেতিয়া আমি এই আবৃত্তিটো কৰি মানুহৰ খুব প্ৰশংসা পাইছিলোঁ। মই পাওঁতে ভূপেন দাই এদিন মোক ক'লে বোলে দেউতাক আহি ক'লে ইয়াক মোক লাগিব কেইদিনমানৰ কাৰণে, এখন মই নাটক লিখিছোঁ। ভূপেন দাই বহুত চিত্ৰনাট্য লিখিছে কিন্তু মানে নাটকৰ এখনেই তেওঁ লিখিছিল মঞ্চৰ কাৰণে, সেইখনৰ নাম আছিল আব্দুল হামিদ। ভাৰত আৰু পাকিস্তান যুদ্ধত শ্বহীদ হৈছিল আব্দুল হামিদ, এই বীৰ জোৱানজনৰ স্মৃতিত তেখেতে এই নাটকখন লিখিছিল। আৰু 1975 চনৰ শেষৰ ফালে ডিচেম্বৰ বা এনেকুৱা জিলা পুথিভঁৰালত সেইখন অভিনীত হৈছিল। তাতে মানে মোক আব্দুল হামিদৰ ডাঙৰ ল'ৰাজন হ'ব কাৰণে লৈ গৈছিল, সেইটো মোৰ কাৰণে এটা স্মৰণীয় কথা। আৰু ভূপেন্দাৰ সেইখনেই প্ৰথম মানে মঞ্চ নাটক, গতিকে খুব ভাল লাগিছিল, মানুহে খুব প্ৰশংসা কৰিছিল। ৰেডিঅ'ত বহুত নাটক কৰিছিলোঁ মই তেতিয়া, উপেন্দ্ৰজিৎ শৰ্মা, নীলু চক্ৰৱৰ্তী দাদা, সেই ক্ষেত্ৰসকলক লগ পাইছিলোঁ। তাৰ পিছৰ পৰা মোৰ যেতিয়া নৱম শ্ৰেণীমান পালোঁ তেতিয়াৰ পৰা আৰু মই ৰেডিঅ'ত যোৱাটো বন্ধ হ'ল। আৰু এই যে আড্ডাৰ পৰিৱেশটো মই কৈছোঁ, সেই আড্ডাৰ পৰিৱেশ ভূপেন্দাৰ হেক যেতিয়া আহে বা কমল নাৰায়ণ চৌধুৰী বিশেষকৈ, তেওঁ আহিলে মানে একদম ড্ৰয়িং ৰুম হাঁহিৰে ৰজন জনাই যায়। তাতে মানে তেখেতসকলে বহি এনেকৈ হাঁহি থাকে, মানে আমি সৰগখন যেন আমি তাতেই পাইছিলোঁ বিচাৰি, মানে গানেই কয়, নাটকৰ বচনে কৈ থাকে তেওঁলোকে আৰু মাজে মাজে হাঁহি থাকে। তেওঁলোকৰ মতে মানে এই যে ইমান টকা মানুহক কিয় লাগে, এই কথাটো মানে কমল দাই হওক, পুৰুষোত্তম দাস তেখেতসকলে কয়। আৰু পুৰুষোত্তম দাসৰ এই যিটো শ্ৰীময় অসমী গানটো, বা মুকুল বৰুৱা তেখেতৰ যিবিলাক সুৰ, ৰাতি যে নিবিড় নিবিড় হ'ল ভূপেন্দাৰ, এইবিলাক সুৰ আমাৰ ঘৰৰ কাষতে তেখেত আছিল, তাতে আড্ডাত আহি পেলাই এই গানবিলাক শুনায়। আৰু মই মানে এটা খুব নিজকে সৌভাগ্যৱান বুলি ভাবোঁ, এটা আড্ডা মই পাইছিলোঁ শ্বিলঙত। শ্বিলঙত মানে দেউতা তেতিয়া 1967 চনত বিধায়ক হৈছিল, সেই সময়ত অসমৰ 4জন সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তি মানে বিধায়ক হৈছিল, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, লক্ষ্মণ চৌধুৰী আৰু প্ৰণীতা তালুকদাৰ, তেওঁ নৃত্যপতিয়সী আছিল। গতিকে তেখেতসকল শ্বিলঙত আছিল আৰু আমাক দেউতাহঁতক পাইনুট হোটেলত থাকিব দিছিল। এই গৰমৰ বন্ধত মানে মোক দেউতাই লৈ যায় কেইদিনমানৰ কাৰণে, তেতিয়া মানে সেইখন যেন মৰততে সৰগ বিচাৰি পাইছিলোঁ আমি। এই বিষ্ণু ৰাভা আহে ৰাতিপুৱাই, আহি পেলাই ভূপেন হাজৰিকা আহে, ডাক্টৰ সুৰেণ দাস আহে, আমাৰ দেউতা থাকে, তেওঁলোকে মানে এই যিটো আড্ডাৰ পৰিৱেশ তাতে মানে নাটকৰ বচন মাতি থাকে। বিষ্ণু দেৱক পাইছিলোঁ, অতি কম সময়ৰ কাৰণে পালোঁ তেখেতক, তেখেতে অসুখীয়া হৈ গ'ল তাৰপিছতে, তেখেতে 67 চনত বিধায়ক হৈছিল, তেখেত বেছিদিন থাকিব নাপালে, আমাক এৰি গুচি গ'ল তেখেত সেইখিনি সময়তে। গতিকে ভূপেন দা আহি পেলাই তাতে গান গায়, সেইখিনি সময়তে শ্বিলঙৰে গধূলি গানটো তেখেতে হেৰি কৰিছিল, গতিকে সেই গানবিলাক শুনা মনত পৰে। কিন্তু তেতিয়া ইমান বুজি নাপাইছিলোঁ তেখেতসকল যে ইমান ডাঙৰ মানুহ এনেকুৱা, পিছত এতিয়া সেই কথাবিলাক মনত পৰিলে মানে কেতিয়াবা যদি মনলৈ নিৰাশা ভাৱ আহে, সেই কথাবিলাক মনত পেলাওঁ, মনত পেলালে নিৰাশা খন্তেকতে আঁতৰি যায়। মানে ইমান ভাল ভাল মানুহৰ মানে আমি সংগ পাইছিলোঁ, আড্ডাত বহিছিলোঁ, মানে দেখা পাইছিলোঁ দূৰৰ পৰা, বহিছিলোঁ, কেতিয়াবা মাতিনি মৰম কৰে আমাক, গতিকে এই কথাবিলাক মনত পৰে। আড্ডাই মানে বহুত আমাক শিকাইছে আৰু সেইবিলাক কথা মনত পৰিয়ে আজিও অলপ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত লাগি আছোঁ। মানে দেউতাই যে কৈ থাকে এনেই বহি নাথাকিবি, এইবিলাক কথা মনত পেলাই দেউতাহঁতৰ, ভূপেন দাৰে কথা হওক, কমল নাৰায়ণ চৌধুৰীসকলৰ আশীৰ্বাদতেই চাগে এতিয়াও লেখা মেলা কৰি আছোঁ, মাজে মাজে মঞ্চত গানো গাই থাকোঁ, গতিকে খুব ভাল লাগে। জীৱনটো এনেকৈ লৈ যাম বুলি হয়, মোৰ এতিয়া 71 বছৰ হ'ল, গতিকে আৰু যিকেইটা দিন থাকোঁ হাঁহি ফূৰ্তি কৰি সাহিত্য সংস্কৃতি সাধনা কৰি, তাৰমানে দেউতাই বাৰে বাৰে কয় বোলে দেশ সেৱাৰ বহুত পথ আছে, সকলোতকৈ উত্তম পথ হৈছে সাহিত্য সংস্কৃতিৰ সাধনা কৰাটো, গতিকে আমি সেইটোকে সাৰোগত কৰি আগুৱাই গৈ আছোঁ।
1: অসমৰ সংস্কৃতি আৰু সাহিত্যৰ আলোচনাৰ ক্ষেত্ৰত প্ৰথমেই মনলৈ অহা এটা নাম দীপক সংঘ। এই সংঘৰ মজিয়াতেই মিলিত হৈছিল অসমৰ সমাজ জীৱনৰ বহু পুৰুধা ব্যক্তি, সৃষ্টি হৈছিল সৌদিশৰীয়া গীত, মাত, নাটৰ। এই বিষয়ে জনাৰ মানুহেৰে আমি উপস্থিত হৈছিলোঁ দীপক সংঘৰ বাকৰিত আৰু কথা হৈছিলোঁ সংঘৰ প্ৰাক্তন সভাপতি দিলীপ জ্যোতি শৰ্মাৰ সৈতে।
2: আমাৰ 1960 চনত আমাৰ দীপক সংঘ প্ৰতিষ্ঠা হৈছিল। জন্মলগ্নৰে পৰা আমাৰ ইয়াতে সংস্কৃতি জগতৰ উপৰিও আমাৰ ফুটবলৰ টীম এটা আছিলে, আমি চি ডিভিজনৰ পৰা আমি বি ডিভিজনলৈ খেলিছিলোঁ। তাৰপিছত কালক্ৰমত কি হৈ গ'ল, আমাৰ ফুটবলটো বাদ পৰিলে, তাৰপিছত সংস্কৃতিৰ লগত পুৰা আমাৰ জড়িত হৈ গ'ল। এইটো দীপক সংঘ হ'ল এটা শিল্পীৰ ভঁৰাল আছিলে, ইয়াৰ পৰা বহুত নামী দামী শিল্পী আমাৰ পৰা সৃষ্টি হৈছিলে। তেওঁলোকৰ ভিতৰত ঋদীপ দত্ত আছিলে, তাৰপিছত আপোনাৰ দিনচি ভট্টাচাৰ্য আছিল, মহানন্দ মজুমদাৰ বৰুৱা, অসীম হাজৰিকা।

0: ভূপেন দাটো আছিলেই, ভূপেন দাটো আমাৰ পৃষ্ঠপোষক আছিলে, এডভাইজাৰ আছিলে, তাৰপিছত জয়ন্ত দা আছিলে, জয়ন্ত হাজৰিকা আমাৰ সংঘৰ বাকৰিতে বহি লৈ আমাৰ ইয়াতে সংগীতৰ চৰ্চা কৰিছিল। জয়ন্ত দা আছে, ভূপেন দা ইমান সময় নাপাইছিলে, মাজে মধ্যে আহি পেলাই তেওঁ আছিলে। আৰু পিছতে আহিল চাৰুগোহাঁই, আহিলে ছিক্সটিজৰ শেষত, ছেভেণ্টিজৰ ফাৰ্ষ্ট পাৰ্টত তেওঁ আহি ইয়াতে যেতিয়া বিবৰা কলেজত পঢ়িছিলে, তাৰ পৰা আহি আমাৰ শিল্পীবিলাকৰ লগত লগ হ'লে তেওঁ ভাল গীটাৰ বজাইছিলে, পাছত গান গাইছিলে। ইয়াৰ উপৰিও আমাৰ বহুত কবিতা সন্ধিয়া হৈছিলে। 87ত আমি পাতিছিলোঁ ভূপেন দাৰ 50 বছৰ পূৰ্ণ উপলক্ষে, তেওঁৰ আমি সংগীত জীৱনৰ 50 বছৰ পূৰ্ণ হওঁতে আমি তেওঁক সম্বৰ্ধনা জনাইছিলোঁ। যদিও অল ইণ্ডিয়াৰ পৰা ভূপেন দাই চিলেক্ট কৰি দিয়ে তেওঁৰ লগৰ যিসকল আছিলে, বাদ্যযন্ত্ৰ হওক, কণ্ঠশিল্পী হওক, এই সকলোবিলাকৰ লগ আনি পেলাই আমি ইয়াতে তেওঁ এখন ডাঙৰ ফাংচন হৈছিলে, তেওঁক লৈ পেলাই, ভূপেন দাক লৈ। ইয়াতে প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ আহিছিলে, এইবিলাক ভূপেন দা অহাৰ লগে লগে তেওঁলোক চববিলাক আহিছিলে। আৰু পিছত উচিত চেন আহিছিলে, উচিত চেন ৰামেশ্বৰ পাঠক আহিছিলে, ধনদা পাঠক আহিছিলে।
1: দীপক সংঘৰ বাকৰিত গঢ়ি উঠা সৃষ্টিশীল আড্ডাৰ বিষয়ে ডক্টৰ শচীন্দ্ৰ কাকতীয়া আমাক এইদৰে জনায়।
2: আমাৰ দীপক সংঘত আড্ডাটো ভীষণ আড্ডা আস্থা আছিলে। আড্ডাটো কি হয়, আড্ডা মানে গান, আড্ডা মানে নাটক। মানে এটা গ্ৰুপ আছিলে গানৰ, যেনে ৰিদীপ দাৰ লগত আৰু বিভিন্নজন আছিলে, মহানন্দ মজুমদাৰ বৰুৱাৰ পৰা আৰম্ভ কৰি কোনোবাই ঢুলুকি লৈ বহি যায়, কোনোবাই হাৰমনিয়ামটো লৈ বহি যায়, নতুন নতুন গানৰ সৃষ্টি হয়। আকৌ কোনোবা নতুন শিল্পী যদি কোনোবা আহে তেওঁলোকক শিকোৱা হয়, তেনেকৈ তেনেকৈ এটা গানৰ আড্ডা চলি থাকে, কোনো সময় নাই। কেতিয়াবা ৰাতিপুৱাও হয়, আবেলিও হয়, ৰাতিও হয়, কেতিয়াবা ৰাতি পুৱাই যায়গৈ, তেনেকুৱা ধৰণৰ হয়। আৰু তেনেকৈ তেনেকৈ আমাৰ বহুত গানৰ মানুহ বহুত সৃষ্টি কৰা হ'ল। গানৰ মানুহ বুলি কওঁতে গায়কেই নহয়, বজোৱা মানুহ সৃষ্টি হ'ল সংগত কৰা, তাৰপিছত লিখা মানুহৰ সৃষ্টি হ'ল, গান লিখা, গানৰ সুৰ দিয়া মানুহৰ সৃষ্টি হ'ল। এনেকৈ ধৰণে আমাৰ দীপসংঘৰ পৰা আচলতে বহুত কেইজন তেনেকুৱা গীতিকাৰ ওলালে, সুৰকাৰ ওলালে, আৰু এনেকৈ ধৰণে বহুত ধৰণৰ সৃষ্টি হ'ল। আৰু নতুনকৈ কিছুমান জনপ্ৰিয় শিল্পী আমাৰ লগ লাগিলে, যেনেকৈ চাৰুগোহাঁইৰ কথা কৈছে, দীপেন বৰুৱা আহিলে, দীপেন বৰুৱা এতিয়াও আহি আছে, তাৰপিছত কুল বৰুৱা আছিলে, কুল বৰুৱা মানে তেওঁৰ আমৃত্যু, তেওঁ ঢুকোৱাৰ আগলৈকে আমাৰ লগত সম্পূৰ্ণভাৱে আছিলে। তেনেকৈ আৰু বহুত, এতিয়া নামবিলাক চব মনত পৰা নাই, বহুত আছিলে। আৰু নাটকৰ ক্ষেত্ৰত আছিলে বিৰিঞ্চি ভট্টাচাৰ্যই লিখে নাটক, আৰু বীৰেণ দা আছিলে, অলপতে ঢুকালে, জোনা বাইদেউ আছিলে, আমাৰ সংঘ মাতৃ বুলি আমি কওঁ, আমাৰ অমলা কটকী, অমলা কটকী আচলতে প্ৰতিষ্ঠাপক ৰিদীপ দত্তৰ লগত, অমলা কটকীৰ ছোৱালী হ'ল জোনা বাইদেউ, তেওঁলোকে আগতে নাটক কৰে, মহিলাবিলাকৰ নাটক কৰে, অমলা বাইদেউ, অমলা মাহীয়ে মানে লিখে আৰু ডাইৰেকশ্যন দিয়ে আৰু মহিলাসকলে নাটক কৰে। তেনেকৈ তেনেকৈ আমাৰ মহিলাসকলৰ মাজৰ পৰা বহুতকেইজনী চিনেমাও কৰিছে, কেইবাজনীও চিনেমাও কৰিছে, অমলা কটকীও চিনেমা কৰিছে। আৰু ইফালে বিৰিঞ্চি ভট্টাচাৰ্যে নাটক লিখে আৰু ডাইৰেকশ্যন দিয়ে পোনাদা, পোনাদা মানে হ'ল হেৰি ইন্দ্ৰবনীয়া, আৰু য'তেই কম্পিটিশ্যন হয় জইন কৰে, সেইটো বিশ্বনাথ চাৰিআলিতে হওক, সেইটো গুৱাহাটীতে হওক, য'তেই হওক জইন কৰে, আৰু আমাৰ সদায় ফাৰ্ষ্ট প্ৰাইজ আহে। হ্যাঁ, আমাৰ মানে নাটক বুলি ক'লে দীপক সংঘৰ এক নম্বৰ আছিল তেতিয়া। তেনেকৈ বহুত কিহৰ নাটকৰ সৃষ্টি হ'ল, বহুত নাটকৰ সৃষ্টি হ'ল, বহুত গানৰ সৃষ্টি হ'ল। এনেকৈ ধৰণে আড্ডাটো আমাৰ চলি গৈ আছে, এতিয়াও আমাৰ আড্ডা হয়, এতিয়া নতুন ঘৰত আহিও আমাৰ আড্ডা হৈছে। এতিয়া আমাৰ আড্ডাবিলাকত আমি আকৌ কি কি কৰিব পাৰোঁ আৰু কেনেকৈ কেনেকৈ আমাৰ সংস্কৃতি প্ৰসাৰ কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ আড্ডাবিলাক হয়। আমি খুব আশাবাদী, আমি নতুন প্ৰজন্মক আচলতে, আমি মই অলপতে ক'লোঁ, আগতে যেতিয়া ৰিদীপ দাহঁতৰ আড্ডাটো চলিছিল, তেতিয়া নতুন প্ৰজন্মবিলাক যিবিলাকক মাতি মাতি লৈ আহে বা ধৰি ধৰি লৈ আহে বা কিছুমান নিজে নিজে আহে, তাহাঁতক শিকোৱা যায়, যাৰ যেনেকুৱা ইণ্টাৰেষ্ট, কাৰোবাৰ ইনষ্ট্ৰুমেণ্টৰ ইণ্টাৰেষ্ট, কাৰোবাৰ গানত ইণ্টাৰেষ্ট, তেনেকৈ আমাৰ শিকোৱা যায়। নাটকত তেনেকৈ নতুন নতুন ল'ৰা ছোৱালীবিলাকক লোৱা যায়, এতিয়াও সেই প্ৰচেছটো চলি আছে। আমাৰ এতিয়া আমাৰ মাজত এতিয়া নতুন চামৰ ল'ৰা ছোৱালী আছে, এতিয়া আমাৰ নতুন চামৰ নামবিলাক মই ক'বলৈ হ'লে আমাৰ বিজু চৌধুৰী আছে, বিজু চৌধুৰীয়ে ছেক্সাফোন বজায়, তাৰপিছতে অসীমজ্যোতি বৰুৱা এজন প্ৰখ্যাত গায়ক, আকাশবাণীৰ শিল্পী, ধৃতি শ্ৰীদেৱী আছে, অংশুমান বৰা, তেওঁ নতুন প্ৰজন্মৰ, তেওঁ আমাৰ এখন হেৰি চলায়, মানে এখন চিত্ৰাংকনৰ এখন, মানে দেওবাৰে দেওবাৰে এটা আৰ্ট স্কুল এখন চলে, সেইখন সি তেওঁৱে চলায়, অংশুমান বৰাই চলায়, আৰু অংশুমান বৰাই খুব ভাল গান গায়। আৰু আমাৰ জেপিদাৰ নামটো লোৱা হোৱা নাই, জেপিদা আমাৰ খুব মানে সেই 70ৰ দশকৰ পৰাই জেপিদাও আমাৰ লগত ইনভল্ভ দেই, এতিয়াও, এতিয়া তেওঁৰ স্বাস্থ্য অকণ অৱনতি হৈছে যদিও এতিয়াও যোগাযোগ আছে, আহে আৰু আমাক যথেষ্ট আইডিয়াও দিয়ে কি কৰিব লাগে কি কৰিব নালাগে, এইবিলাক সব কথা আমাক ভালকৈ কয়। গতিকে আমাৰ তেনেকুৱা সাংস্কৃতিক উপদেষ্টা হিচাপে আমাৰ আৰু আছে ৰমেন চৌধুৰী ডাঙৰী আছে, তাৰপিছতে অৱনিৰঞ্জন পাঠক, আগৰ আকাশবাণীৰ সঞ্চালক আছিলে, তেওঁ আছে, তাৰপিছতে আৰু কোন আছে, আমাৰ হেৰি দীপেন বৰুৱাটো আছেই, সমৰ দা আছিলে, সমৰ হাজৰিকা আছিলে, তেখেত অলপতে ঢুকালে, আৰু সমৰ হাজৰিকাও ডেইলি আহিছিলে আমাৰ ইয়াত সদায়।

0: সন্ধিয়া আহিবই, দীপেন বৰুৱাজনে সদায় সন্ধিয়া আহে আৰু দুইজন একে বন্ধু আছিলে, আমি লগত বহোঁ, তেওঁলোকৰ আড্ডা শুনি আমাৰ খুব ভাল লাগে আৰু সমতা বিশেষকৈ খুব ৰসিক, গতিকে সমতা আমি খুব মিছ কৰোঁ আজিকালি, গতিকে আড্ডাও চলি থাকে, আমাৰ কামবিলাকো তেনেকৈ চলি থাকে।
1: পুৰণি আড্ডাৰ স্মৃতি সুঁৱৰি দীপক সংঘৰ বৰ্তমানৰ সম্পাদক কৃপাময় দাসে মনৰ অনুভৱ ব্যক্ত কৰে এনেদৰে।
2: মই মানে দুটা কথা আগৰ প্ৰবক্তাই যিখিনি কথা কৈ গ'লে তাৰ পৰা দুটা কথা ক'বলৈ বিচাৰিছোঁ। এজন মানুহৰ নাম নল'লে মানে অকণ ভুল কৰা হ'ব। আমাৰ যেতিয়া সেই পুৰণি বাকৰিটো আছিলে, ঘৰটো আছিলে, তাত মানে কি হৈছিলে, কেঁচা ঘৰ আছিলে, কেঁচা মানে কি পিছত পকা হ'ল যদিও টিং ওপৰত টিং আছিলে, কিন্তু বৰষুণ দিলে তলত পানী পৰে, তথাপি এটা চুকত এজন মানুহ সদায় বহি থকা দেখা পাইছিলোঁ, এজন আন কোনো নহয় প্ৰখ্যাত গীতিকাৰ সুৰকাৰ সুবীৰ মুখাৰ্জী। সুবীৰ মুখাৰ্জীয়ে কিছুমান তেওঁ হাৰমনিয়ামখন যেতিয়া বজাব চাবলগীয়া হয়, তাৰমানে তেওঁ আঙুলিবিলাক সৰু সৰু ইমান ধুনীয়া বজাইছিলে, ইমান ধুনীয়া সুৰ কৰিছিলে, আৰু ৰিদীপ দাই তেখেতৰ বহুতকেইটা গীত গাইছিলে। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি, তেখেতে সুবীৰ মুখাৰ্জীয়ে যিখিনি টিউন কৰিছিলে, সুৰ কৰিছিলে, সেই সুৰবিলাকৰ সৈতে আমাৰ যিখিনি সংঘৰ ল'ৰা ছোৱালীখিনি আছিলে, সভ্য যিখিনি আছিলে, গোটেইবিলাক গৈ কৰাছ কম্পিটিশ্যনত জইন কৰিছিলে, মই জানো। আৰু কৰাছ কম্পিটিশ্যন জইন কৰিলে আমাৰ প্ৰথম পুৰস্কাৰটো আনিবই নিৰ্ঘাত, খালি গানৰ পগলা তেওঁ। আৰু সেই সৃষ্টিত ৰিদীপ দাকো দেখা পাইছোঁ আমি। ৰিদীপ দা যেতিয়া এখন ফাংচন, ৰিদীপ দা অল আছামত ফাংচন কৰি ঘূৰি ফুৰে, তেওঁ ৰাতি আহিলে নহয়, আহি প্ৰথমে আমাক চবক কৈ, তহঁতে কিবা খালি নে নাই, মই বোলো খালোঁ, এই খাম, মই ভাত খুৱাম তহঁতক, বা কেলে চাহ খুৱাম, খোৱালে নহয়, কিন্তু মনটো কিন্তু গানত ইমান কষ্ট কৰি গান গাই আহিছে, কিন্তু তথাপি হাৰমনিখন দেখা পালে যেন আমাৰ মাইলা বুলি এজন আছিলে, আমাক মানে সহায় কৰিছিলে, ইয়াৰ পৰা চিঞৰিব, মাইলা মই আহিছোঁ এনেকুৱা, সি বহুত সময় পিছত মাতটো লগে আৰু মাইলা আহে, তেখেতৰ বজাৰ চজাৰ যিবিলাক আনি কৰি দিয়ে, মাইলাই কিছুমান বনাই দিয়ে, আমাৰ মানুহ আছিলে আৰু এজন, তেওঁলোকে বনাই দিয়ে, আমি সকলোৱে খাওঁ, ফূৰ্তি কৰোঁ, আৰু ৰিদীপ দাই আমাক গান শুনায়, এইখিনি মনত আছে। আৰু ৰিদীপ দাৰ লগত আমাৰ দূৰদৰ্শনত কিছুমান কৰাজ হৈছিলে, যিবিলাক ৰিদীপ দাই মানে মুখ্য ভূমিকা লৈছিলে, তেখেতে আমাক শিকাইছিলে, আমি গৈছিলোঁ, তেতিয়া আমি নতুন নতুন তেওঁ নৱপ্ৰজন্ম বুলি ক'ব পাৰোঁ, তেতিয়া আমাৰ যদি বয়স হ'লতো, তেতিয়া নৱপ্ৰজন্ম আমি আছিলোঁ সেইখিনি সময়ত, বাকী তেখেত হ'ল আমাতকৈ জ্যেষ্ঠ। এনেকুৱা কৰি আমাৰ ৰিদীপ দত্ত, চাৰুগোহাঁই যদি একেলগ হয় এটা গানৰ সৃষ্টি হ'বই। আৰু এজন আছিলে আমাৰ, তেখেত ৰঞ্জিত কটকী, তেওঁ ভাল শিল্পী আছিলে, গান গাইছিলে, অল ইণ্ডিয়া ৰেডিঅ'ত আছিলবিলাক চব, তেখেতসকলৰ কিছুমান গান আছে, মই একজেক্টলি এতিয়া ক'ব নোৱাৰিম, চাৰুদাৰ ৰিদীপ দাৰ গান আছিলে, এইবিলাক সৃষ্টি আমি গম পাওঁ যে চাৰুদা যেতিয়া বহিব হাৰমনিখন লৈ, তেওঁ এটা মানে তেওঁ চকী নাছিলে, মানুহজন খাই ভাল পাইছিলে, এই বহিলে হাৰমনিটো লৈ পেলাই কিবা দুটা লাইন গালে নহয়, এই মোৰ এটা গান হৈ গ'ল, কালি শুনাম তহঁতক, আহি পেলাই ঘৰত গৈ পেলাই তেওঁ গানটো কমপ্লিট কৰিব, আহি পেলাই আমাক শুনায়। তেনেকুৱা কিছুমান জনপ্ৰিয় কিছুমান গীত আছে যিবিলাক আমাৰ এই বাকৰিতে, দীপসংঘৰ বাকৰিতে উৎপন্ন হৈছিলে। আমাৰ সৃষ্টিৰ অন্তৰালত এইবোৰ মানুহ আছিলে, এতিয়াও মানে মনত পৰে তাৰমানে, আৰু আমাৰ সদায় চেষ্টা থাকিব যে আমাৰ এই বাকৰিত, আৰু নাটকবিলাক কৰাৰ আমি গম পাইছোঁ, আমাৰ তেখেত বীৰেন্দ্ৰনাথ আছিলে, আমাৰ মানে আগতে এই বাকৰিত মানে ফিল্ডত আমাৰ কিছুমান আমাৰ প্ৰতিষ্ঠা দিৱস হওক বা কিবা বিহুৱে হওক বা বহাগী বিধেই হওক, তাত আমাৰ দীপসংঘৰ পৰা এখন নাটক প্ৰস্তুত কৰি উলিওৱা হ'বই, আৰু সেই নাটকখন মঞ্চস্থ কৰা হয়, তাতে আমাৰ ইয়াৰ লোকেল আমাৰ চব আমাৰ সংঘৰে সভ্য, কি ধুনীয়া ধুনীয়া নাটক কিছুমান তেওঁলোকে প্ৰস্তুত কৰি পেলাই আমাক ইয়াত উপস্থাপন কৰিছিলে। তাৰে পিছত কেইজনমান মানুহ নোহোৱা হ'ল, তেওঁলোক এতিয়া আমাৰ মাজত নাই, যদিও আমাৰ বহুতখিনি সৃষ্টি তেওঁলোকে কৰি থৈ গৈছে, আৰু দীপসংঘ প্ৰকৃততেই ক'ব গ'লে আমাৰ শিল্পীৰ মজিয়া এখন।
1: দীপক সংঘৰ কাৰ্যকৰী সভাপতি বিপুল ভৰালীয়ে এই আড্ডাৰ লগত জড়িত স্মৃতি সুঁৱৰি মনৰ অনুভৱ ব্যক্ত কৰে এইদৰে।
3: মই এটা কথা কওঁ, ৰিদীপ দাৰ ওপৰতে কওঁ অকণমান সৰু কথা, ৰিদীপ দা আমাৰ ইমান শ্ৰদ্ধাৰ আৰু ইমান মৰমৰ আছিল, তেখেত যিহেতু কেৱল গানেই গাইছিল এনেকুৱা নহয়, তেখেতে ড্ৰামা কৰিছিল আৰু ফুটবল খেলিছিল, খুব খুব ভাল ফুটবলাৰ আছিল, তেখেতক কেলকাতাৰ টীমে মাতিছিল খিদিৰপুৰে, দীপক সংঘ হেৰি নগ'ল, কিন্তু আমাৰ দীপক সংঘ ইয়াতে কি কয় লীগ যে হয়, লীগ খেল হয়, চিট আছিল, এবাৰ মাত্ৰ চুৰিৰ পৰা বিলৈ উঠিল, কিন্তু তথাপি ৰিদীপ দাই আমাৰ সংঘ এৰি যোৱা নাছিল, তাৰমানে কোৰাছ কম্পিটিশ্যনত আমাৰ জইন কৰা হৈছিলে, আনকি এনেকুৱা হৈছিল যে কোৰাছ কম্পিটিশ্যনত আমি এতিয়া মানে পিছৰ পিনে অলপ কমাই দিয়া গ'ল, কিন্তু স্পেচিয়েলি মাতি পঠিয়াইছে যে আপোনালোকে জইন কৰিব লাগিবই ভৰলু মুখত, আৰু লগতে ৰিদীপ দাই আমাৰ সুৰ কৰে গীত, আৰু অমলা কটকীয়ে লিখে, সাধাৰণতে ৰিদীপ দাৰ আগতে কিন্তু এই যে সুবীৰ দাইও সুৰ কৰা গান আমি গাইছোঁ দেই, কোৰাছ ফাৰ্ষ্ট প্ৰাইজ আহিছে।
1: সংস্কৃতিৰ এই আড্ডাৰ এজন অন্যতম আড্ডাৰসিক ব্যক্তি, যাৰ নাম অবিহনে হয়তো এই আলোচনা হৈ ৰ'ব আধৰুৱা, তেওঁ জুবিন গাৰ্গ। অসমীয়া সংগীত জগতক এক নতুন ৰূপ প্ৰদান কৰা জুবিন গাৰ্গৰ সৈতে সেই সময়ৰ আড্ডাৰ স্মৃতি সোঁৱৰে তেওঁৰ একালৰ বন্ধু তথা সংগীত বিন্যাসক মৌচুম বৰাই।
4: মই 87ৰ পৰা প্ৰথমতে গীটাৰ বাজিছিলোঁ ষ্টুডিঅ' ফিল্ম ক্ৰাফ্ট, এইটো প্ৰথম প্ৰাইভেট ষ্টুডিঅ' ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ', এইটো সন্ধ্যা মেননৰ, তেখেত ছিংগাৰ, তেখেতৰ স্বামী স্বপন নাথ। আমি সৰুৰ পৰা

0: এই আমাৰ লগৰখিনি তেনেকে আমি একজেক্টলি 89-90 মানত আহিছো ষ্টুডিঅ মানে ফুল ফেজেড মিউজিক এৰেঞ্জাৰ হিচাপে সোমাইছিলো। আচ্ছা তেতিয়া আড্ডাটো এনেকুৱা, আমাৰ এটা ঘৰ আছিলে জুবলি বৰুৱা, তেওঁ বহুত সৰু তেতিয়া, তেওঁ 3-4 বছৰ পৰা মই লগ পাইছো। তেতিয়া আমি তাই গান গায়, তাই মাকেও গান গায়, মাধুৰীমা বৰুৱা। সেই তাতে এটা আমাৰ ৰুম আছিলে ওপৰত, তেওঁ আইতাকৰ জুবলি আইতাকৰ ৰুম এটা আছিলে, আমাৰ ৰুম এটা লৈছিলে অভিজিত বৰ্মনে। সেইটো আমাৰ এটা আড্ডা আছিলে, আড্ডা মানে ক্ৰিয়েটিভ কামৰ কাৰণে। তাতে আমাৰ বহুত সৃষ্টি হয়, তাতে আহে দিগন্ত ভাৰতী, দীপক দাস, এতিয়া নলবাৰীত তেওঁ ভাল অভিনয় কৰে আৰু ভাল গান গায় আৰু মিউজিক এৰেঞ্জাৰো হয়। দিগন্ত ভাৰতীয় তাতে আমাৰ বহুত বহুত গান সৃষ্টি হৈছে, সেই যি সৃষ্টি এতিয়া মাৰ্কেটত আপোনালোকে শুনিব পাই আছে। সেই তাতে বহুত আমাৰ বহুত সুৰ, বহুত সৃষ্টি, যেনে মৰম দিলি চেনে দিলি এইবিলাক গান সৃষ্টি হৈছিলে। জুবিনৰ যিবিলাক মেক্সিমাম গান তাতে হোৱা, আগতে হোৱা কিছুমান গান আমি তেতিয়া বজাই ভাল পাওঁ, কাম কৰি ভাল পাওঁ। তেতিয়া আমাৰ এনেকুৱা নাই, আমাৰ আড্ডা গধূলি হ'লে সদায় আড্ডা হয়। কেতিয়াবা মৌচুমী চহৰীয়া যে গান গায় তেওঁৰ ঘৰত হয়, কেতিয়াবা ববিতা শৰ্মা আছিলে চুইচ গেট, যি যে যিখিয়া মনৰ ছিংগাৰ জুবিনলত যি গাইছিলে তেওঁৰ ঘৰতো হয়, কেতিয়াবা জুবলিহঁতৰ হয়, আমাৰ ৰুমটোতো হয়, কেতিয়াবা জুবলি ঘৰতো হয়। ভাল স্মৃতি এটা থাকি গৈছে এতিয়া। সেই বস্তুখিনিৰ পৰা আমি বহুত বস্তু এতিয়া দেখিছোঁ, সেইখিনি আড্ডাৰ ফলত আমাৰ বহুত ক্ৰিয়েটিভ বস্তুখিনি এতিয়া আজি আমাৰ ৰাইজে শুনি আছে। তেনেকৈ প্ৰত্যেকে এতিয়া আজিলৈকে কাম কৰি আছো। ভাল কনষ্ট্ৰাকটিভ কামত আড্ডা হ'লে খুব বেনিফিট হয়, বেনিফিট হয়, ক্ৰিয়েটিভ হয় আৰু ভাল কিছুমান ক্ৰিয়েশ্যন হয়। সেই হিচাপে আজিলৈকে আমি কৰি আছো। গতিকে আমি মোটামুটি জুবিনক মই লগ পালোঁ 89 মানৰ পৰা, আমি ডিজি মিউজিকত মোটামুটি 94 মানৰ পৰা আমি প্ৰায় থাকো গধূলি হ'লে আছিলোঁ আগতে। এতিয়া আৰু আমিও বিয়া চিয়া কৰা নাই ডেকা ল'ৰা, তেনেকুৱা আৰু সিও ডেকা, তেনেকুৱা কথা। তেতিয়া আৰু আমাৰ বেলেগ কথা নাই, আমি ৰাতিপুৱাই যায় কেতিয়াবা কাম কৰি। দাদাবিলাকত তাৰমানে কেনেকুৱা হয়, আমাৰ মিউজিকৰ কথাই ওলায়, সি গ'লে মুম্বাইৰ কথা কয়, কিছুমান কথা আলোচনা হয়, টেকনিকলজিৰ কথা আলোচনা হয়, বস্তুবিলাক কেনেকৈ কি কৰে, মিউজিকৰ ওপৰত আলোচনা, এয়াৰ ৰামনৰ ক্ৰিয়েশ্যনৰ ওপৰতো আলোচনা হয়, মানে ড্ৰামছ পেটাৰ্ণবিলাক, ড্ৰামছ যিটো ৰিদম ছেকশ্যনবিলাক কেনেকৈ বদলিছে, বস্তুবিলাক কেনেকৈ হয়, সি অকণমান ৰিদম ছেকশ্যনবিলাক অলপ বেলেগ কৰি পেলাই ক্ৰিয়েট কৰিছে নতুনকৈ। গতিকে তাৰ সি অহাৰ পিছত অলপ ৰিদমবিলাক মানুহৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ গানৰ ৰিদমবিলাক অলপ বেলেগ হ'ল, মানে টনেল হেৰিবিলাক অলপ চেঞ্জ হৈছে বহুত। সেই তেনেকুৱা ধৰণৰ আলোচনা হয়, গান মিউজিক চিউজিক ক্ৰিয়েশ্যন শিকি গালে আজিৰ দিনটো। আৰু মিউজিকৰ ক্ষেত্ৰতো আমাৰ বহুত কথা বতৰা হয় ধুনীয়া, যিকোনো কথাই বা হেৰিবিলাকত আলোচনা কৰোঁ, নহ'লে ভাল লাগে, সদূৰে পজিটিভ হয়। তাৰ কথাবিলাকো খুব পজিটিভ আছিলে মিউজিকৰ।
1: সামাজিক আৰু সাংস্কৃতিক আড্ডা এখন সমাজৰ জীৱন্ত স্পন্দন। ই মানুহৰ মাজত সম্প্ৰীতি, সহযোগিতা আৰু সাংস্কৃতিক চেতনাৰ বিকাশ ঘটায়।
2: সমাজৰ সুস্থ বিকাশ, ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু নতুন চিন্তাধাৰাৰ বিকাশৰ ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক আড্ডাৰ অৱদান অপৰিসীম। সেয়ে এনে আড্ডাৰ সুস্থ পৰম্পৰা জীয়াই ৰখা আৰু নতুন প্ৰজন্মক ইয়াৰ সৈতে জড়িত কৰা আমাৰ সকলোৰে দায়িত্ব।
3: ইমান পৰে শ্ৰোতাসকলে পুৰণি গুৱাহাটীৰ আড্ডা শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। আলেখ্যখনি যুগুতে আগবঢ়ালে স্নেহা পাঠক আৰু ঝৰণা ভৰালীয়ে।
4: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।

0: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।
2: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ৰিয়া হুছেইন আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ।

ইমান পৰে শ্ৰোতাসকলে ৰিয়া হুছেইন আৰু সংগীতবৃন্দৰ কণ্ঠত জিকিৰ শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅৰ মজিয়াৰ পৰা মই পম্পী মালাকাৰে আজিলৈ ইমানতে বিদায় মাগিছো। নমস্কাৰ।

এয়া আছিল যুবক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া শুনক টুডে ইন পাৰ্লিয়ামেণ্ট।

শ্ৰোতাসকলে ইমান পৰে অনুপ জালুতাৰ কণ্ঠৰ এটি ভজন শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো চিত্ৰাৰয় কণ্ঠৰ এটি ভজন।

0: ভজনৰ অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই অৰ্থাৎ 8:45 সমাচাৰ সন্ধিয়া, 9:00 নিউজ এট 9 আৰু 9:15 স্পটলাইট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: परेशानियों से घिरे हैं, मन भारी है और

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু টিয়াৰিং ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও সমান্তৰালকৈ শুনিব পাৰে। এতিয়া সময় হৈছে ৰামধেনুৰ।

এই যে দিন ৰাতি একাকাৰ কৰি আপুনি দৌৰি আছে, হয়তো সপোনৰ পাছত, হয়তো সুখৰ পাছত, নতুবা দায়িত্ব, ভাগৰ লাগে ন কেতিয়াবা? পৰীক্ষাৰ পাছত পৰীক্ষা দিও উশাহ ল'বলৈ যেন আৰু মন নাযায়। চাকৰিৰ অন্তত হাতত পৰা খমখমীয়া নোটকেইখনে পাহৰাব পাৰে জানো মনৰ হুমুনিয়াহবোৰ? কেতিয়াবা ৰৈ দিবচোন, খমখমীয়া নোটৰ সলনি কেতিয়াবা জোনাক বুটলি চাবচোন, এয়াৰ কণ্ডিশ্যনৰ সলনি কেতিয়াবা পচুৱাজাকক আঁকোৱালি ল'বচোন। চাৰিবেৰৰ মাজত তামি খাদ্য খোৱাতকৈ আবেলিৰ আকাশখন চাই ৰঙা চাহকাপৰ ধোঁৱাখিনিক সাৱটিবচোন। চাব, হাজাৰ কষ্টৰ পাছতো আপুনি নাভাগৰে। পৃথিৱীত বিজ্ঞানে সকলো যন্ত্ৰ সাজিলে, আপুনি নিজক সেউজীয়া কৰি ৰাখকচোন।

সকলোৱে কয় বিচৰাবোৰ পাবলৈ টান, কিন্তু নিজকে এবাৰ সুধিবচোন, যিবোৰ পাবলৈ টান আমিওচোন সেইবোৰহে বিচাৰো। আকাশৰ জোনৰ আশাত থকা আমি কেতিয়াবা জোনাকী পৰুৱাটোলৈ চাওঁনে? আবেলিৰ আকাশৰ ৰং আজৰিব খোজা আমি কেতিয়াবা সৰা ফুলৰ পাহিকেইখন চাওঁনে? কাঁইটৰ মাজত থকা গোলাপৰ ৰঙা চাই থকা আমি কেতিয়াবা জেতুকাৰ ৰঙাখিনি বুজোনে? ভালপোৱাজনে আমাক বুজি নাপায় বুলি কওঁ ঠিকেই, কিন্তু কেতিয়াবা আমাক ভালপোৱাজনৰ মৰমখিনি বুজোনে? আমিতো কেৱল আনক দুখ বুজাপি দিওঁ, অভিযোগ দি যাওঁ, কেতিয়াবা নিজেই নিজৰ অভিযোগ শুনোনে? এবাৰ ভাবিবচোন।

কিছুমান ভুল আমাৰ নিজৰেই হয়। যি আমাৰ অভিমান বুজি নাপায় তেওঁক অভিযোগ দিবলৈ যাওঁ, যি আমাৰ হেঁপাহেই বুজি নাপায় তেওঁক সমনীয়া বুজাবলৈ চাওঁ, যি আমাৰ শব্দই বুজি নাপায় তেওঁ আমাৰ নিৰৱতা বুজিব বুলি আশা কৰোঁ, যি আমাৰ মনৰ জোনকেই দেখা নাপায় তেওঁ আমাৰ আওসী আঁতৰাব বুলি আশা কৰি থাকোঁ, তেওঁ জোন হৈ থাকে আমি জোনাকী হৈ আমাৰ কাষলৈ আহিব বুলি কল্পনা কৰোঁ। আৰু জানেনে সকলোতকৈ ডাঙৰ ভুলটো কি? যেতিয়া আমাৰ মনত পৰে সময়বোৰ আৰু আমি বিচাৰি যাওঁ মানুহবোৰ।

ডাঙৰ হোৱাৰ পাছতে বুজি পালোঁ জোন আচলতে মোৰ নহয়, সকলোৰে, সকলোৰে লগতে থাকে। এতিয়া মানুহ দেখিছোঁ জোনৰ দৰে মানুহ। প্ৰথমে ভাৱ হয় যে তেওঁ কেৱল মোৰ বাবে আছে, কেৱল মোৰ কাষত। অনুভৱ হয় মই বিশেষ। পাছত উপলব্ধি কৰোঁ তেওঁ সকলোৰে বাবে, মই বিশেষ নহয়। হুমুনিয়াহৰ বাদে আৰু একো নাথাকে। তথাপিও জোনাক ভাল পাওঁ, এতিয়াও ভাল পাওঁ, মোৰ নহয় বুলি জানিও ভাল পাওঁ।

কাকো নোখোৱাকৈ কাৰোবাক বুকুত কঢ়িয়াই ফুৰাৰ নিচিনা মনোৰম অনুভৱ চাগে আৰু একোৱেই নাই। কোনেও যে গম নাপায়, আনকি সেই বিশেষজনেও নাজানে তেওঁৰ এটি হাঁহিতে যে আপোনাৰ বুকুত ফুলে কৃষ্ণচূড়া। তেওঁক দেখিলেই যে আপোনাৰ গোটেই দিনটোৱেই ফাগুন হৈ পৰে। তেওঁৰ মুখত নিজৰ নামটো শুনিলে বুকুৰ মাজত ক'ৰ পৰা জানো ঢেঁকী এটাই ধান বানে। কথাবোৰ হিৰোদাই কোৱাৰ দৰেই, তোমাৰ কথা ভাবিলে আকাশত নিৰলে এটি তৰা ফুল ফুলে, তোমাৰ কথা ভাবিলে অকলে অকলে তৰাই তৰাই কথা পাতে।

শ্ৰোতাসকলে ইমান পৰে ৰামধেনু শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান। প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। সময় এতিয়া নিশা 10 বাজি গৈছে আৰু ইয়াৰ লগে লগে আৰম্ভ কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। এই অনুষ্ঠানত আজি আগবঢ়াইছো মৈত্ৰী দাসৰ কণ্ঠত খয়াল ৰাগ মাৰু বিহাগ।

শ্রোতাসকলে ইমান পৰে শাস্ত্রীয় সংগীতৰ অনুষ্ঠানত মৈত্রী দাসৰ কণ্ঠৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডিএম ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টজত। প্ৰিয় শ্ৰোতা, সময় এতিয়া নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগেই সময় হ'ল আজিৰ অনুষ্ঠানসূচীৰ সামৰাৰ। আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান কাইলৈ পুনৰ মুকলি কৰা হ'ব 5:30 বজাত। তেতিয়ালৈ মই ৰূপচন্দাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।